এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি বুধবাৰ, অসমীয়া লেখেৰে 1948 জেঠ মাহৰ 26 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 10 তাৰিখ। পুৱা 5:55 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই চয়নিকা বৰা, কাৰ্যকক্ষত মোৰ লগত আছে জ্যোতি কলিতা, নিয়ন্ত্ৰণ কক্ষত আছে নিৰ্জুম নাৰ্জাৰী।

এয়া আকাশবাণী নগাঁও খন্তেক পিছতে 6:00 আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে জনাই থওঁ আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

পুৱা 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 লগ পাওঁ আহক, 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। 8:00 চমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 7:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 অজিত বৰদলৈৰ কণ্ঠৰ লোকগীত, 9:30 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি, 10:00 নাট্যানুষ্ঠানৰ নিবেদন বাঘিনী আৰু তাৰ পাছতেই গীত শুনিবলৈ পাব।

এঘাৰ বজাত, 12:05 আৰু 3:00 আঞ্চলিক বাতৰি, 4:00 আৰু নিশা 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 11:05, 12:15, 1:50, 2:30, 3:05, 4:02, 5:05 আৰু 5:20 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। 2:00 আৰু 2:15 ক্ৰমে ইংৰাজী আৰু হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 4:30 যুৱ তৰংগ, 5:00 হিন্দী বাতৰি আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব। আমৈ অনুষ্ঠানটি শ্ৰোতাই শুনিবলৈ পাব 5:25। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6:00 অসমীয়া বাতৰি, 6:10 কৃষক বাণী, 6:40 আজিৰ অনুষ্ঠান পৰিস্থিতি শুনিবলৈ পাব, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব, 7:00 অনুষ্ঠান পৰিস্থিতি, এটি বৃন্দগীত শুনিবলৈ পাব আজি সন্ধিয়া 7:05, 7:10 ভাৰত চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ বিভিন্ন বিষয়ত লাভ কৰা সফলতাৰ বিশেষ প্ৰতিবেদন শুনিবলৈ পাব।

7:30 বজাত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী, 8:02 বজাত পৰিয়াল কল্যাণ, 8:22 বজাৰ যন্ত্ৰ সংগীতৰ অনুষ্ঠানত শ্ৰোতাই পূৰৱী কটকী শৰ্মাৰ ভায়লিন বাদন শুনিবলৈ পাব, 8:32 বজাত অসমীয়া বোলছবিৰ গীত, 8:45 বজাত সমাচাৰ সন্ধ্যা আৰু 9 বজাত News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 বজাত লক্ষ্মী শইকীয়াৰ কণ্ঠৰ ভজন শুনিবলৈ পাব, 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব, 9:30 বজাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই প্ৰভাকৰ ঢাকদেৰ ভায়লিন বাদন শুনিবলৈ পাব। এয়াই আছিল আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা অনুষ্ঠানসূচী। FM-ৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে আজিৰ উপাসনা অনুষ্ঠানত শ্ৰোতাই যদু খনিকৰৰ কণ্ঠৰ টোকাৰী গীত, ইনামুল হক আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু অনুষ্ঠানৰ শেষত ভজন শুনিলে পাৰ্বিন চুলতানাৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ লগ পাওঁ আহক। আজিৰ অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব উপেন্দ্ৰ বৰকটকীৰ সৈতে হোৱা কথা বতৰা। কথা বতৰাত ভাগ লৈছে চিদানন্দ দেৱগোস্বামীয়ে।
1: আপোনাৰ সাহিত্য সদায় তথ্য সমৃদ্ধ। জীৱনীবোৰৰ মাজত একোজন ব্যক্তিৰ ভাৱমূৰ্তিক আপুনি বিভিন্ন তথ্যৰে তুলি ধৰে। গতিকে আপোনাৰ দ্বাৰা ৰচিত জীৱনী সাহিত্য পঢ়িলে আপোনাৰ অধ্যয়নৰ বিস্তৃতি আৰু প্ৰজ্ঞাৰ গভীৰতা অনুভৱ কৰা যায়। জীৱনী সাহিত্যক এনে এক গভীৰ ৰূপ দিয়াৰ এই কৌশলটো আপোনাৰ মনলৈ কেনেকৈ আহিল? কাৰণ আপুনি মানুহৰ মাজত অন্য ধৰণে প্ৰতিষ্ঠা লাভ কৰিলেও আপোনাৰ এটা বিশেষ পৰিচয় হ'ল যে আপুনি জীৱনী সাহিত্যিক। এই পৰিচয়টো কিন্তু মানুহৰ সদায় থাকে, আপোনাৰ মনত থাকে।
2: মোৰ সাহিত্যৰ প্ৰতিটো আগ্ৰহ সৰুৰে পৰাই হৈছিল।
1: হয়,
2: জামুগুৰিত থাকোঁতে বা কলিয়াবৰত থাকোঁতে সাহিত্যৰ প্ৰতি আগ্ৰহ হৈছিল। কিন্তু সাহিত্যৰ বিভিন্ন দিশত মই পাৰো নোৱাৰোকৈ হাত দিছোঁ।
1: হয়,
2: তাৰপিছত তুমি এতিয়া জীৱনী সাহিত্যৰ কথা বিশেষভাৱে সুধিছা আৰু বিশেষভাৱে সুধিবলগীয়াও।
1: হয়,
2: কাৰণ মই এটা কথা সাহিত্য চৰ্চা কৰোঁতে এটা কথা ভাবিছিলোঁ যে মানুহক জনাৰ নিচিনা ডাঙৰ শিক্ষা আৰু একো হ'ব নোৱাৰে।
1: হয়,
2: সেই মানুহৰ পৰাইতো সাহিত্য সৃষ্টি হয়। তাৰপিছত মানুহৰ বিভিন্ন বৃত্তিৰ মানুহৰতো অসাধাৰণ কাম কৰে। তাৰপিছত মই ভাবিলোঁ যে সৰু সৰু মানুহবিলাকক লৈ পেলাইতো এলানি জীৱনী লিখিব পাৰি। তাৰপিছত মই বিভিন্ন ক্ষেত্ৰত কৃষিকৰ্মত সুখ্যাতি অৰ্জন কৰাৰো মানে জীৱনীৰ চৰিত্ৰ হ'ব পাৰে। অথচ সেইবিলাক মানুহক আমি অনাদৰ অৱহেলা কৰি থাকোঁ। ঠিক তেনেধৰণৰ বিভিন্ন ক্ষেত্ৰৰ তেনেধৰণৰ ভালেমান লোকক মই মানুহ হিচাপে যে তেওঁলোক কিমান মহান সেইসকলক আনিবলৈ।
1: আৰু সেই সম্পৰ্কে আপুনি বহুকেইখন কিতাপ লিখিছে, সংগ প্ৰসংগ, ব্যক্তি আৰু ব্যক্তিত্ব, এনেধৰণৰ আপোনাৰ বহুকেইখন কিতাপ অকল মানুহৰ কথাৰেই ভৰি আছে। আৰু বিভিন্ন ধৰণৰ মানুহ, বিভিন্ন পেচাৰ হওক বা বিভিন্ন শিল্পৰ লগত জড়িত হওক, সকলো মানুহকে আপুনি সমানেই সেই কিতাপবোৰত স্থান দিছে। বিশেষকৈ মানুহক কৃতজ্ঞতা জনোৱা বা মানুহক স্বীকৃতি দিয়া এই গুণটো আপোনাৰ সেইবিলাকৰ মাজত ফুটি উঠিছে। এই যিটো হেৰি প্ৰেৰণাটো আপুনি ক'ৰ পৰা পাইছিলে?
2: নহয়, সেইসকলৰ মানুহৰ প্ৰতিভাটো স্বীকাৰ কৰিবই লাগিব। তেওঁলোকৰ প্ৰতিভা বিশেষ বিশেষ দিশত, যেনে এই হাতবোৰৰ এজন নাৰায়ণ মুক্তিয়াৰ বুলি, তেওঁ মানে এইবিলাক সত্ৰীয়া সংস্কৃতি বা এনেকুৱাবিলাকত যথেষ্ট হাত থকা, অথচ সেইজন আদৰ্শ খেতিয়কো, কিন্তু আদৰ্শ খেতিয়কো। আৰু গতিকে এইটো এটা মন কৰিবলগীয়া কথা, এহাতে খেতি কৃষিকৰ্ম, আনহাতে দি এইবিলাকত পাৰদৰ্শিতা অৰ্জন কৰা। এজন বুজিছেনে আচৰিত ধৰণৰ মানুহ আছিল তেতিয়া আদৰ্শবাসী বসুদেৱ মহন্ত বুলি, তেওঁ সেই তেতিয়াই 50 মানুহৰ আগৰ কথা, অত্যন্ত মানে আদৰ্শবাদী আছিল, সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল কৰিছিল, গোটেই উত্তৰ ভাৰতখন চাইকেল চলাই ঘূৰি পকি ফুৰিছিল। তাৰপিছত সেই এনেধৰণৰ মানে মানুহ আছিল। তাৰপিছত আৰু এজন মানুহ আছিলে শৰৎচন্দ্ৰ গোস্বামী।
1: হয়,
2: শৰৎচন্দ্ৰ গোস্বামী বুলি তেওঁ মন্ত্ৰী আছিল, প্ৰাক্তন মন্ত্ৰী শৰৎচন্দ্ৰ গোস্বামীৰ বিষয়ে লিখিছিলোঁ, মহেন্দ্ৰনাথ ডেকা ফুকনৰ বিষয়ে তেনেকৈ লিখা হোৱা নাছিল। গৌৰীদত্ত শৰ্মা শাস্ত্ৰী বুলি এজন শাস্ত্ৰজ্ঞ পণ্ডিত নলবাৰীত আছিল, গোটেই ভৱেন শইকীয়াৰ গল্প উপন্যাস সংস্কৃতলৈ অনুবাদ কৰিছিল, এইবিলাক জানো জানিবলগীয়া কথা নহয়, এইবিলাকতো জানিবলগীয়া। আইনজ্ঞ বাহাৰুল ইছলাম এনেধৰণৰ মানুহ, তাৰপিছত বুঢ়ীয়াই লক্ষ্মীনাথ বেজবৰুৱাই বহুত সমল দিছিল ৰুদ্ৰকান্ত গোস্বামী বুলি, পুৰণি গুদামৰ এজন মানুহে ৰুদ্ৰকান্ত গোস্বামী, সেইবিলাক জানো জানিবলগীয়া কথা নহয়, গতিকে এইবিলাককে লৈ লিখিছিলোঁ আৰু। তেতিয়া এনেধৰণৰ অলেখ মানুহ আছে
1: হয়
2: সেইবিলাকক পোহৰলৈ আনিবলৈ, তেওঁলোকৰ মানে প্ৰতিভাক স্বীকৃতি দিবলৈ, আৰু প্ৰতিভা আৰু কিবা এটা আদৰ্শক জনাবলৈ মই মানে কুণ্ঠাবোধ কৰা নাছিলোঁ।
1: এই প্ৰসংগত মই আৰু এটা কথা আপোনাৰ উল্লেখ কৰিব খুজিছোঁ যে আপোনাৰ জন্মস্থান কলিয়াবৰৰ লগত আপোনাৰ এতিয়াও এটা গভীৰ সম্পৰ্ক আছে, আৰু কলিয়াবৰৰ বহুকেইগৰাকী প্ৰখ্যাত অখ্যাত ব্যক্তিক লৈ আপোনাৰ সম্পাদনাত এখন কিতাপ ওলাইছিলে, কৃতিমান আৰু ধৃতিমান। আপোনাৰ সেই কিতাপখনত বিশেষকৈ চাহ বাগিচাৰ বহুকেইগৰাকী অখ্যাত ব্যক্তি স্বাধীনতা সংগ্ৰামীক আপোনালোকে সেই কিতাপখনত স্থান দিছে, য'ত যিটো মানে আমি সাধাৰণতে পঢ়িবলৈ পোৱা নাযায়।
2: নহয় আচলতে মানুহে য'ত জন্মগ্ৰহণ কৰে
1: হয়
2: সেই জন্মগ্ৰহণ কৰা ঠাইখনৰ লগত, অৰ্থাৎ শিপাডালৰ লগত সম্পৰ্ক ৰাখিব লাগে, মই সেইটো কথা ভাবোঁ। মোৰ জন্ম ঠাই কলিয়াবৰ, কলিয়াবৰ হাতবৰক, কলিয়া হাতবৰক গোটেই কলিয়াবৰকে বুলি ক'ব লাগিব, হাতবৰত মোৰ জন্মহে, কলিয়াবৰ অঞ্চলটোতেইতো মই সকলো কৰিছিলোঁ, গতিকে সেই ঠাইখনৰ প্ৰতি মানে আমি ঋণী হোৱা উচিত। এইখিনিতে প্ৰসংগৰ লগত সংগতি থকা এটা কথাই ক'ব খুজিছোঁ যে এই কলিয়াবৰ গুণী লোক সাংবাদিক সাহিত্যিক হিচাপে মানে সুপ্ৰসিদ্ধ তিলক হাজৰিকাই ঠিক মোক এটা কথা কৈছিল যে উপেন আমিতো নোৱাৰিলোৱেই, গতিকে শিপাডালৰ লগত সম্পৰ্ক ৰাখিবা, সেই কথাষাৰে মোৰ অন্তৰত ডলা দিছিল ৰাখিছিল। সেইকাৰণে মই কলিয়াবৰৰ ভালেমান ব্যক্তিক যেনে খগেশ্বৰ গোস্বামী বুলি এগৰাকী আদৰ্শ শিক্ষাবিদ আছিল, সেইজন কিন্তু কেৱল আদৰ্শ শিক্ষাবিদেই নহয় সমবায় আন্দোলনৰ বাটকটীয়া আছিল, আনকি সেইজন মানুহৰ সেই ভোলাগুৰি সমবায় বেংকৰ গোটেই আদৰ্শবিলাক লৈ পেলাই শৰৎ সিংহই গোটেই খচৰাবিলাক নি পেলাই নিজে প্ৰয়োগ কৰিছিল মুখ্যমন্ত্ৰী হোৱাৰ। এইবিলাক মানুহৰ কথা জানিব নালাগে নেকি? নিশ্চয় জানিব লাগে, গতিকে সেইবিলাক মই তাত ৰূপ দিছিলোঁ। এনে এটা উদ্দেশ্য লৈ জীৱনী লিখিছিলোঁ। আৰু এই যে তুমি কলা কলি কৃতিমান ধৃতিমান, যেতিয়া কলিয়াবৰত অসম সাহিত্য সভাৰ অধিৱেশন হয় মই তেতিয়া মোৰ দুজন অতি প্ৰিয় মানুহ, অতি শ্ৰদ্ধেয় মানুহ গুণীন হাজৰিকা আৰু গকুল গোস্বামীক ক'লোঁ যে এনে এখন কিতাপ আমি

0: উলিয়াব লাগে আৰু গোটেই হেৰিটো আমি তিনিজনে ভাগ কৰি লওঁ, গকুল গোস্বামী, গুণী নাজৰিকা, মই, কীৰ্তিমান ধৃতিমান বুলি এখন কুলীয়া বৰ প্ৰায় সকলোকে সামৰি কিতাপখন উলিয়াইছোঁ। বোধহয় 42গৰাকী লোকৰ জীৱনী
1: তাত আছিলে। মই আন এটা প্ৰসংগলৈ আহিছোঁ, আপোনাৰ জন্মঠাই কলিয়াবৰ, শিক্ষাৰ পাতনি মেলিলে উত্তৰ পাৰৰ জামুগুৰিত, গুৱাহাটীত সাংবাদিকতাৰে কৰ্মজীৱনৰ পাতনি মেলিলে, তাৰপিছত চাকৰিসূত্ৰে আপুনি লামডিং কলেজত অধ্যাপনা কৰিবলৈ গ'ল। এই যে লামডিং কলেজত আপুনি অধ্যাপনা কৰিবলৈ গ'ল, ইয়াৰ নেপথ্যৰ কাহিনী অলপ কওকচোন আমাক।
0: সেইটোৱে মই বৰ ভাল পাইছোঁ প্ৰশ্নটো কৰা, প্ৰশ্নটো কৰাত ভাল পাইছোঁ এইকাৰণে।
1: আটাইতকৈ ডাঙৰ কথা কি, যিখিনি সময়ত মানুহে লামডিঙলৈ যাবলৈ ভয় কৰিছিল আচলতে, আৰু সেইখিনি সময়ত অসম আন্দোলনো হৈছিলে, আৰু সেই আন্দোলনৰ সময়ত তাত আপুনি কেনেদৰে আপোনাৰ সেই, আৰু বিশেষকৈ আপুনি সাহিত্য সভাক তাক সক্ৰিয়ভাৱে প্ৰতিষ্ঠা কৰিছিলে, এইটো ডাঙৰ কথা।
0: মই বৰ ভাল পাইছোঁ এইটো কাৰণত যে এইটো প্ৰায় অগতানুগতিক প্ৰশ্নই হৈছে। মোৰ জীৱনটো কোনো কোনো ক্ষেত্ৰত বৈচিত্ৰময় বুলি ক'বলৈ অকণমান ইতস্তত, তেনেকুৱা ধৰণৰ দেই বুলি মই ক'ব খোজোঁ। ঘটনাটো হৈছে কি, মই দৈনিক অসমত চাকৰি কৰিছিলোঁ, অসমৰ এটা আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান। সেইখিনি সময়তে মই দৈনিক অসমত চাকৰি কৰোঁতে সাংবাদিকতাৰ লগতে অংশকালীন অধ্যাপক আছিলোঁ নৈশ শাখাৰ বি বৰুৱা কলেজত। সাংবাদিক হিচাপে মই সাংবাদিকক মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী থাকোঁতে মাতি দিছিল, ময়ো এডোখৰ মাতি পাইছিলোঁ। এনেস্থলত
1: সেইখিনি সময়ত আপুনি ৰ'দালি বুলি এখন শিশু মেগাজিন আপুনি
0: সেয়া কথাত কথা ওলাই থাকে। ৰ'দালি আলোচনীখনৰ লগত জড়িত হোৱাৰো এক কাহিনী আছিল। সুৰেশ চন্দ্ৰ ৰাজখোৱা শিক্ষাধিকাৰ আছিল, মোৰ নাম থকা শিক্ষাধিকাৰ, ডি পি আই। শিক্ষাধিকাৰৰ পৰা অৱসৰ লৈ পেলাই তেখেতে এখন শিশু আলোচনী উলিয়াবলৈ মন কৰিলে, আৰু তেতিয়া তেওঁ মানে খুব এনে সহকাৰী এজন তেওঁ বিচাৰিলে। তেওঁতো নিজে এইবিলাক হেৰিত থকা মানুহ গম নাপায়, তেওঁ বিভিন্নজনক সুধিলে। মই জনামতে হোমেন বৰগোহাঁয়ে হেনো ক'লে বোলে ল'ৰা এটা আছে উপেন্দ্ৰ বৰকটুকী, তেওঁক আপুনি সুধি চাব পাৰে, তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছে। হোমেন বৰগোহাঁয়ে কি কাৰণে ক'লে মই ক'ব নোৱাৰোঁ দেই। পাছত ৰাজখোৱা ছাৰে ক'লে যে হোমেনে তোমাৰ কথা কৈছিলে। তাৰপিছত এদিনা শুনা ইউনিভাৰ্চিটি পঢ়ি থাকোঁতে, তাৰপিছত এই দণ্ডেশ্বৰ গগৈ ছাৰ আছিল ছেক্ৰেটৰী বিশ্ববিদ্যালয়ৰ ছিনিয়ৰ, তেখেতে মানে খবৰ পঠিয়ালে, হোষ্টেলত খবৰ কৰিলে, তাৰপিছত মোক মাতি পঠালে। তাৰপিছত গগৈ ছাৰে ক'লে যে তোমাক হেৰিয়ে ৰাজখোৱা লগ পাব খোজে, তুমি এবাৰ দেখা দিবা। মই তেখেতক দেখা দিলোঁ। ৰাজখোৱা ছাৰে ক'লে এখন শিশু আলোচনী উলিয়াব খুজিছোঁ, ৰুদালি, সেইখনে নাম কৰিছিল পিছে, সেইখনৰ লগত জড়িত আছিল, সেইখনৰ লগত জড়িত আছিল নৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, এনেকৈ নিৰ্মলেশ্বৰ শৰ্মা সহকাৰী গাঁও সহযোগী সম্পাদক, যে মই তোমাক সহকাৰী সম্পাদক হিচাপে ল'ব খোজোঁ, তুমি আহিলে ভাল হয়, তোমাৰ পঢ়াত কোনো ক্ষতি নহয়। সৈটো এটা, এফালে এম এ শ্ৰেণীত পঢ়া, এফালে ৰুদালি, ৰুদালিৰ সহকাৰী সম্পাদক হিচাপে যুক্ত হ'লোঁ ৰাজখোৱা ছাৰ। তাৰপিছত ৰুদালিৰ সহকাৰী সম্পাদক হ'লোঁ। ৰুদালিখন বৰ ষ্টেণ্ডাৰ্ডৰ মানে আলোচনী কৰিবলৈ, তাতেই ভৱেন্দ্ৰনাথ শইকীয়াৰ লেখা ওলাইছিল, নিৰ্মল প্ৰভা বৰলৈ লিখিছিল, ৰুদালিক পিছে ৰাখি থ'ব নোৱাৰিলোঁ আৰু। মোৰো এই বহেমিয়ান জীৱন বুলিয়েই ক'ব পাৰোঁ, মোৰো খেলি মেলি সেয়া। কিন্তু মই

0: পিছত সেইখিনি সময়ত কি হ'ল, বাতৰি কাকতৰ চাকৰি তেতিয়া বৰ কষ্টকৰ আছিল দেই, কি ক'ম আৰু তোমাক, কেতিয়াবা ৰাতিপুৱাই যায় তেনেকুৱা। তাৰপিছত বোলো এয়া নাই নহ'ব মোৰ বাতৰি কাকতত, এনেকৈ আৰু জীৱনটো একেবাৰে শুকাই কিনাই কিবা হৈ গ'লোঁ। এই এডভাৰটাইজ চাওঁ ট্ৰিবিউনৰ হেৰি ছিটুৱেশ্যন ভেকেণ্ট 2 নম্বৰ আছাম ট্ৰিবিউন, দেখিলোঁ যে তাত হেৰি লামডিং কলেজত ছিগ্ৰেচন ভেকেণ্ট খালী হৈছে অসমীয়াৰ পাৰ্মানেণ্ট লিংকত, তাৰপিছত হেৰি পিয়'ৰলি টেম্পৰৰী সেইবিলাক লিখে। তাৰপিছত আৰু যাবলৈ যি হ'ল হ'ল, দৰখাস্ত এখন দিওঁ, দিলোঁ, মোক মাতি পঠালে লামডিং কলেজলৈ। তাৰপিছত ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউ দিওঁতেতো মোক ছিলেক্ট কৰিলে, ছিলেক্ট কৰাত মই আৰু এটা মহা সংকটত পৰিলোঁ। ইফালে গুৱাহাটীৰে এইবিলাক হেৰি পাইছোঁ সুবিধা, তাতে থাকি যাব পাৰোঁ মই আকৌ এইখন লামডিঙলৈ কেলে। তাৰপিছত সকলোৱে মোক যেনেকৈ কয় ইমান ঠাট্টা কৰে, ইটিকিং কৰে, পাণ্ডৱবৰ্জিত ঠাই, বৰ পাণ্ডৱবৰ্জিত মানে, লামডিঙলৈ কোনো নাযায় আৰু। তাৰপিছত মই নেওক ছাৰক সুধিলোঁ, মোৰ গুৰু, শিক্ষাগুৰু নেওক ছাৰক সুধিলোঁ, নেওক ছাৰে ক'লে জোঁৱাহে জোঁৱা উপেন, সেইবিলাক ঠাইলৈ আমি যাব লাগে আৰু তাত এটা পৰিৱেশ গঢ়ি তুলিব লাগে, তুমি মোক অপ্ৰাপ্য কিবাকিবি কৈ পেলাই তুমি পাৰিবা যোৱাচোন যোৱা। তাৰপিছত মই গুৰু বাক্য শিৰোধাৰ্য কৰি লামডিঙলৈ আহিলোঁ আৰু লামডিঙৰ সমাজখনৰ লগত নিজকে খাপ খুৱাই ল'লোঁ। তাত এখন সাহিত্য সভা আছিলে, গতিকে মই লামডিঙৰ তেতিয়া মানুহ হৈ গ'লোঁ আৰু লামডিঙত 31টা বছৰ কটাই দিলোঁ।
1: হয়,
0: কিন্তু সাংবাদিকতাও লগতে থাকিল।
1: আৰু আপোনাৰ লামডিঙৰ সেই ঘৰখনলৈ অসমৰ সাহিত্য জগতৰ বহুতো মুধা ফুটা ব্যক্তি অহা যোৱা কৰিছিলে।
0: অঁ, লামডিঙত 31 বছৰ থাকিলোঁ নহয়, লামডিঙত এইবিলাক ব্ৰহ্মপুত্ৰ বৰাক কবি সন্মিলনত গঢ়ি তোলাত আগভাগ ল'লোঁ, দুটা সম্প্ৰদায়ৰ মাজত বঙালী অসমীয়া। তাৰপিছত মই মানে লামডিঙৰ আটাইতকৈ এখন পুৰণি স্কুল, সেইখন জহীক হৈ গৈছিল, সেই স্কুলখন অকল মোৰ কথা ক'লে দোষ হ'ব। কাকপথাৰৰ এজন মানুহ আছিল মোৰ সহকৰ্মী অংক বিভাগৰ লামডিং কলেজত, থানেশ্বৰ মৰাণ বুলি এজন, তাৰপিছত তেওঁক চিঠি দি আনিলোঁ, তেওঁ আহি মোৰ তাতে আছিল। এটা ঘৰ কৰিলোঁ স্কুলখনৰ ৰক্ষণাবেক্ষণৰ কাৰণে, লামডিং প্ৰাথমিক বিদ্যালয় 1 নম্বৰ, বৰ নামকৰা স্কুল আছিল, সেইখন মানে নষ্ট কৰি পেলাইছিল, আমি দুজন হেৰি কৰি পেলাই তেওঁ এটা সাধাৰণ ঘৰ, দুটা পাৰ্ট, এটাত থানেশ্বৰ মৰাণ থাকে, এটাত মই থাকোঁ, এই আমি দুজনে তাত কটালোঁ। আৰু মোৰ সেই ঘৰটোলৈ সাহিত্য সভা সংক্ৰান্তত আহোঁতে কাছাৰলৈ যাওঁতে যতীন্দ্ৰনাথ গোস্বামী, সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, অমল ৰাজখোৱা, তাৰপিছত নগেন শইকীয়া মোৰ সেই সাধাৰণ ঘৰটোত মানে থাকে, থাকি পেলাই যায় বা কটায়। পাছৰ স্তৰত লক্ষীনন্দন বৰাই গৈ গৈ এই ঘৰটো চাই পেলাই অভিভূত হৈছিল, যে তেতিয়া কৈছিল যে আপোনাৰ এই আপোনালোকৰ এই ঘৰটো কোনে সাজিছিল, ইমান নিখুঁত, ইমান ভাল, ইমান সুন্দৰ। মই তেতিয়া ক'লোঁ যে এইজন এই ক্ষেত্ৰত থানেশ্বৰ মৰাণটো আছেই বাৰু তেওঁ এইখিনি, কিন্তু গোটেই ঘৰটো কৰিছিল পুলিন নামৰ এজন সৃজন গ্ৰামৰ মানুহে।
1: আপোনাৰ জীৱনত আপুনি অসমৰ জাতীয় জীৱনৰ বিভিন্ন সংকটপূৰ্ণ মুহূৰ্ত আপুনি পাৰ কৰিছে, 1968ৰ ভাষা আন্দোলন পাইছে, 1972ৰ মাধ্যম আন্দোলন পাইছে, আৰু 1979ৰ যিটো আমাৰ বিদেশী বিতৰণৰ আন্দোলন, সেই আন্দোলনটোত আপুনি লামডিঙৰ দৰে এখন ঠাইত আছিলে। এই তিনিওটা অভিজ্ঞতাৰ বিষয়ে আপুনি অকণমান কওকচোন থোৰতে।
0: অঁ, এই তিনিওটা আন্দোলনৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে যে পৰিছে এইটো ঠিক। আৰু মই সক্ৰিয়ভাৱে আন্দোলনত জড়িত হোৱা নাছিলোঁ, কিন্তু আন্দোলনৰ ইতিবাচক দিশটোৰ ওপৰত মই সদায় গুৰুত্ব দিবলৈ সেইখিনি সময়ত এটা চিন্তা চেতনাই মোক সহায় কৰিছিল। 1968ৰ ভাষা আন্দোলনৰ সময়ত মই ছাত্ৰ সন্থাৰ লগত জড়িত

0: সভা সমিতিত ভাগ লৈছিল, চমু চমুকে ক'ম বাৰু।
1: হয়,
0: 72 চনৰ মাধ্যম আন্দোলনত মই দৈনিক অসমৰ চাব এডিটৰ আছিলোঁ। মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰা, অনিল বৰাৰ হেৰিত বাতৰি কৰিবলৈ পলাশনি গাঁৱলৈ মই আহিছিলোঁ। তাৰপিছত বাতৰিটো কৰোঁতে এতিয়াও ৰাখি থৈছোঁ কাগজখন। তাৰপিছত সেইখিনি সময়ত নগাঁৱৰ এজন বিখ্যাত সমাজসেৱী মুকুট ভূঞাক লৈ পলাশনি গাঁৱলৈ গৈছিলোঁ, অনিল বৰাৰ মাক দেউতাকক লগ ধৰি সাক্ষাৎকাৰ লৈছিলোঁ। তেতিয়া মই দৈনিক অসমৰ
1: চাবিত্ৰ
0: আৰু অসম আন্দোলনৰ কথা কৈছোঁ। 79 চনৰ পিছৰ অসম আন্দোলনৰ পিছত মই লামডিঙলৈ গৈ লামডিঙত আছিলোঁ অসম আন্দোলনত। আনকি এনেকুৱা অসম আন্দোলনতো মই মোৰ নিজৰ স্থিতি, নিজৰ মানে আদৰ্শৰ পৰা বিচ্যুত হোৱা নাছিলোঁ। মোক লৈ লামডিংবাসীয়ে সচেতনসকলৰ এটা চিন্তা হৈছিল, মোৰ মনত পৰে এতিয়াও। মোৰ কোনোবা দুষ্ট প্ৰকৃতিৰ মানুহে কিবা কৰে বুলি চিন্তা কৰি মোক সদায় অনুৰোধ কৰিছিল, কাবৌকৈ মাতিছিল যে হেৰি, আপুনি এই ৰাতিখন নোলাব, কেতিয়াবা গণ্ডগোল হ'ব পাৰে, আমাৰ বদনাম হ'ব। তেতিয়া অসম বিধানসভাৰ অধ্যক্ষ দেৱেশ চক্ৰধাৰী মোৰ সহকৰ্মী, তেওঁ যে একেবাৰে অনুৰোধ কৰিছিল কিবা এটা ঘটনা যদি ঘটি যায় বৰ চিন্তা হ'ব। অসম আন্দোলন হওঁতে মোৰ এনেকুৱা কাহিনী কিছুমান মনত পৰে যে এদিন গোটেই হুলস্থুল চাৰিওফালে অসম আন্দোলনত, মই এটা কোৱাৰ্টাৰ, ৰেলৰ কোৱাৰ্টাৰত আছিলোঁ। এজন ফাৰুক লস্কৰ নামৰ এজন দৌৰি আহি পেলাই ক'লে যে আপোনাৰ জীৱন লোৱাৰ আগতে আমাৰ জীৱন ল'ব লাগিব, গতিকে আপুনি চিন্তা নকৰিব। এনেধৰণৰে প্ৰশ্ৰয় দিছিল, বঙালী মানুহেও দিছিল। এনেধৰণৰে অসম আন্দোলন মই তাত কটাইছিলোঁ। কোন মোৰ এগৰাকী সহকৰ্মীয়ে লিখিছে যে সেইখিনি সময়ত বৰকটুকী ছাৰৰ ঘৰত এটা মাটিৰ চপৰাও পৰা নাছিল। সকলো নিজৰ লগত কথা বুলিয়েই ভাবোঁ, অথচ মই জাতীয়তাবাদী চিন্তা চৰ্চাৰেই উদ্বুদ্ধ। সেইখিনি সময়ত ভুৱন মোহন গোস্বামী বুলি এজনক বেলচৰ তেওঁক হত্যা কৰিছিল, টুকুৰা টুকুৰকৈ কাটিছিল, ৰেলৰ আলিত পেলাই থৈছিল। তাৰপিছত সেই তেওঁৰ মানে চতুৰ্থলৈকে 4টা দিন নিত্য কৰ্ম যিটো, সেইবিলাক সেইখিনি কৰিছিলোঁ।
1: সেয়া এতিয়া আহিছোঁ আপোনাৰ সাহিত্য সৃষ্টিৰ অন্য এটা দিশলৈ, যে আপোনাৰ যিবোৰ প্ৰবন্ধ, সেই প্ৰবন্ধবিলাকত গভীৰ অনুসন্ধিচ্ছা, ব্যাপক অধ্যয়ন, পৰিমেয় গঠন, সাৱলীল বাক্যবিন্যাস আৰু প্ৰাসংগিক তথ্যৰ উদ্ধৃতিৰে অতি সংক্ষিপ্তকৈ মেদবিহীনভাৱে গভীৰ চিন্তাৰ ৰেখ লক্ষ্য কৰা যায়। আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰেক্ষাপটত আপুনি লিখা কেইটামান প্ৰবন্ধ অতি গুৰুত্বপূৰ্ণ, আৰু যিকেইটাত আপুনি মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিছুমান সকীয়নীয় দি থৈছে, তেনেকুৱা এটা প্ৰবন্ধ আপুনি ভাষা সংক্ৰান্তত লিখিছিলে। এনেকুৱা ধৰণৰ যিবিলাক লিখাৰ যিটো মৌলিক শৈলী আপোনাৰ, সেই বস্তুটো আপোনাৰ সাংবাদিক হিচাপে কাম কৰাৰ কাৰণে হৈছিল নে সেইটো আপোনাৰ লিখাৰ এটা কৌশল বাৰু?
0: তুমি অতিশয়োক্তি কৰিলা নেকি, মানে অলপ বেছিকৈ কৈছা নেকি? মই সিমানৰ গৰাকী মুঠি নহয়, কিন্তু এটা কথা ঠিক, মোৰ এই সাহিত্য কৰ্মত সাংবাদিকতাই প্ৰভাৱ পেলাইছে। সাংবাদিকতাৰ আদিপাত লওঁতে খুব কম কথাৰে বাতৰি লিখিছিলোঁ, মই সেয়া দিছিল আৰু মোৰ যিসকল জ্যেষ্ঠ তেওঁলোকে,
1: আৰু শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত আপুনি খুব সচেতন।
0: শব্দ ন শব্দ প্ৰয়োগৰ ক্ষেত্ৰত মোৰ এতিয়াও এবাৰ আকাশবাণী নগাঁও কেন্দ্ৰই এনেধৰণৰ এটা আলোচনাও কৰিছিল, মোৰ যে ইমান ভাল লাগিছিল যে ইমান শব্দ প্ৰয়োগত আমি ভুল মানে কৰোঁ। এতিয়াও কিছুমান মানে কাণে থহৰ মানে কি ক'ম আৰু, কিছুমান শব্দ প্ৰয়োগ মানে শুনিলে বৰ মই থাকিব নোৱাৰোঁ। এতিয়া অলপ প্ৰাসংগিকেই হ'ব ইয়াৰ আলোচনা। এতিয়া আঞ্জাখন ধুনীয়া, এইটো জানো হ'ব পাৰে, এনেকুৱা শব্দ তুমি মন কৰিবাচোন,
1: হয়
0: মানে এনেকুৱা ধৰণৰ শব্দ কিন্তু তুমি শুনিবা, ধুনীয়া শব্দটোৰ য'তে ত'তে প্ৰয়োগ কৰে,
1: হয়
0: ফলত গৈ পেলাই মানে ভাষাটোৰ কি শব্দ কি অৱস্থা হৈছেগৈ শব্দ প্ৰয়োগত, গতিকে খুব সাৱধান হ'ব লাগে বুলি মই ভাবোঁ।
1: আপুনি সম্পাদনা কৰা যিবিলাক স্মৃতি গ্ৰন্থ তাৰ এটা সুকীয়া মান আছে, আৰু বহুকেইখন আপোনাৰ তেনেকুৱা ধৰণৰ গ্ৰন্থ আছে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে আপুনি এখন গ্ৰন্থ প্ৰথম সেইখন সম্পাদনা কৰিছিলে, তাৰপিছতে বিনোধৰ শৰ্মাৰ বিষয়ে আপুনি এখন কৰিছে, তাৰপিছতে আৰু এখন হ'ল কি, মই আগতে উল্লেখ কৰিছোঁ যে সেইখন ধৃতিমান আৰু কৃতিমান বুলি যিখন, ঐতিহাসিক দৃষ্টিকোণৰ পৰাও এই গোটেইবিলাক যিখিনি আপোনাৰ স্মৃতি গ্ৰন্থ আৰু সম্পাদনা কৰা সুনাম আছে, আপুনি অসম সাহিত্য সভাৰ যিখিনি ভাষণ সেই ভাষণাবলীও আপুনি সম্পাদনা কৰি উলিয়াইছে।
0: মই যিকোনো কাম আন্তৰিকতাৰে নিষ্ঠাৰে আৰু কৰিব লাগে বুলি মই ভাবোঁ, আৰু সেই সম্পাদনা কৰা গ্ৰন্থবিলাকৰ এটা বিশেষ মূল্য থকাও প্ৰয়োজন বুলি অনুভৱ কৰোঁ।
1: হয়,
0: এইভাবেই সৰুতেই মোৰ অৱচেতন মনত প্ৰভাৱ পেলোৱা অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে মই অম্বিকাগিৰি ব্যক্তিত্বৰ আভাস নামৰ সেই গ্ৰন্থখন সম্পাদনা কৰিছিলোঁ, সেইখন প্ৰথম, সেয়ে মোৰ এটা মানে সুখৰ বিষয়, আৰু বোধহয় সেইকাৰণেই নেকি বহুত বছৰৰ পাছত অম্বিকাগিৰিৰ ব্যক্তিত্বৰ আভাসটো কেতিয়াবাই ওলাল। এই দুবছৰমানৰ আগতে 22 চনত বৰপেটা সাহিত্য সভাই মোক অম্বিকাগিৰিৰ বঁটাৰে সন্মানিত কৰিছিল। এই অম্বিকাগিৰিৰ চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱাও এটা কাৰণ, বিনোদৰ শৰ্মাৰ বিষয়ে কৰি মই অকল গ্ৰন্থখন উলিয়াই মানে গ্ৰন্থখন ক্ষান্ত নাছিলোঁ, সেই বিনোদৰ শৰ্মা অভিনন্দন গ্ৰন্থ জীয়াই থাকোঁতেই কৰিছিলোঁ, আৰু এটা কলিয়া বৰ ডাঙৰ অনুষ্ঠান পাতিছিলোঁ শান্তিপুৰত, সেইখন গ্ৰন্থ উদ্বোধন কৰিবলৈ আহিছিল সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত, তেতিয়া মই সৰু আৰু মিত্ৰ 69 চনত মনত পৰিছে। তাৰপিছত মিত্ৰদেৱ মহন্ত গ্ৰন্থখনৰ বিষয়ে ভাষণ দিছিল, বিখ্যাত ভাষাবিদ হেৰি বি বৰুৱা কলেজৰ শিক্ষাবিদ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, মোৰ আজিও মনত পৰে শান্তিপুৰত বহুত মানুহ গোট খাইছিল সভাখনত। ঠিক তেনেদৰে লক্ষ্মীনাথ ফুকন আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক সম্পাদক আবাহন যুগৰ বিখ্যাত গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ বিষয়ে এটা অনুষ্ঠান কৰিছিলোঁ সোঁৱৰণী গ্ৰন্থ, সেইখনৰ অনুষ্ঠান পাতিছিলোঁ, আৰু যজ্ঞেশ্বৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাই গ্ৰন্থখন উন্মোচন কৰিছিল।
1: হয়, অসম সাহিত্য সভাৰ লগত আপোনাৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে, আৰু খুব মানে সেই সম্পৰ্ক খুব গভীৰ, আৰু যিহেতু আপুনি অসম সাহিত্য সভাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহো কৰিছিলে, অসম সাহিত্য সভাই দিয়া বিভিন্ন কাম আপুনি দক্ষতাৰে নিয়াৰিকৈ পালন কৰিছিলে, এসময়ত আপুনি নগাঁও জিলা সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিলে। এতিয়া কথা হ'ল যে সাহিত্য সভাৰ প্ৰতি থকা আপোনাৰ আন্তৰিক শ্ৰদ্ধা দায়বদ্ধতাৰ বাবে আপুনি অসম সাহিত্য সভাৰ জলঙায়েদি বুলি এখন কিতাপ লিখিছিলে, আৰু সাহিত্য সভাৰ কেইগৰাকীমান মানে সভাপতিৰ ভাষণ সম্পাদনা কৰি উলিয়াইছিলে আপুনি। এতিয়া কথা হ'ল যে সাহিত্য সভাৰ যিটো আপোনাৰ জীৱনত আপোনাৰ সাহিত্য সভাৰ প্ৰভাৱ কেনেকুৱা, আৰু সাহিত্য সভাই আপোনাক কি দিলে, আপুনি সাহিত্য সভাৰ পৰা কি পালে?
0: মোৰ শিক্ষাগুৰু নেওক ছাৰৰ অধীনতে, নেওক ছাৰৰ আশীৰ্বাদ লৈয়ে মই সাহিত্য সভাত জড়িত হৈছিলোঁ, আৰু সাহিত্য সভাক প্ৰাণ ভৰি ভাল পাইছিলোঁ, সেই কথা ভাল পাইছিলোঁ দেই, এতিয়াও ভাল পাওঁ অৱশ্যে, আৰু সাহিত্য সভাক কমেও 8টা কাৰ্যকালৰ মই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় হেৰি কাৰ্যনিৰ্বাহকৰ সদস্য আছিলোঁ, পত্ৰিকা সম্পাদক আছিলোঁ, তাৰপিছত ভাষা জ্ঞানৰ দায়িত্ব লৈ উত্তৰ কাছাৰ জিলাত, তেতিয়া কি কয় কাছাৰত হাইলাকান্দি আদি ঠাইত ভাষা জ্ঞান পৰীক্ষা ল'বলৈ গৈছিলোঁ, সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া আছিলোঁ এসময়ত মই, নিৰ্বাচনী বিষয়াও আছিলোঁ, চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দিনতেই আছিলোঁ। তাৰপিছত সাহিত্য সভাৰ লগত মোৰ এনেকৈয়ে সম্পৰ্ক গঢ়ি উঠিছিল। তাৰপিছত
2: লগ পাওঁ আহক অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাই উপেন্দ্ৰ বৰকটকীৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে চিদানন্দ দেৱগোস্বামীয়ে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব।
3: আগবঢ়াইছে উৎপল।
4: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere।
5: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453522। 2828
5: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলে ঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনাৰ বাবে বিনিময় শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি এখন মুকলি আলোচনা চক্ৰৰ আয়োজন কৰে আৰু ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলে ঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ বাটত পূৰ্বে পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত থকা অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যুবৰণ কৰা পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেলে ঠাৰিয়ে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব বহন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। উল্লেখযোগ্য যে 30খনতকৈও অধিক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰ আৰ্থ সামাজিক পটভূমিৰ পৰা দেশৰ সৰ্বোচ্চ নিৰ্বাচিত পদলৈ এই উত্থান ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই আগবঢ়োৱা সুযোগ আৰু সামাজিক গতিশীলতাৰ সমুজ্জ্বল দৃষ্টান্ত। শ্ৰীমোদীৰ নেতৃত্বৰ কালছোৱাত ভাৰত বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুত বিকশিত অৰ্থনীতিৰূপে পৰিগণিত হোৱাৰ লগতে দেশে উন্নয়ন, প্ৰযুক্তি, জলবায়ুৰ সৈতে জড়িত কাৰ্যসূচী আদি ক্ষেত্ৰত বিশ্বৰ অন্যতম প্ৰভাৱশালী কণ্ঠৰূপে আত্মপ্ৰকাশ কৰিছে। এই কালছোৱাতে দেশে বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তিসমূহো সম্পাদন কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্ল'বেল চাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্ৰযোগে কৈছে যে এই মাইলৰ খুঁটি কেৱল শ্ৰীমোদীৰ কাৰ্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰ প্ৰমাণ। ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীমোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে। পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই এটা ব্যক্তিগত ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে 20 কোটিতকৈ অধিক লোকক সাম্প্ৰতিক সময়ত দাৰিদ্ৰ্যৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ চকুত লগা কৃতিত্ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ বাৰ্তাত উভয় দেশৰ বন্ধুত্ব আৰু দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ আশা প্ৰকাশ কৰে।
2: Hello and greetings from Papua New Guinea to my friend Prime Minister Modi. Congratulations on reaching a historic milestone, the longest continuous Prime Minister of the great country of India. You have now surpassed the record as the longest serving Prime Minister of India. India remains a friend of Papua New Guinea. You personally have come here. I give respect to you as a senior leader of the Global South, and I am happy that you have now a whole record as the longest serving Prime Minister of India.
1: ইপিনে ত্ৰিনিদাদ আৰু টবেগৰ প্ৰধানমন্ত্ৰী কমলা পাৰ্চাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীৰূপে 3টা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰাৰ বিষয়তে উল্লেখ কৰে। কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলে ঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAই আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ ল'ব বুলি আশা কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত বিনিময় শীৰ্ষক স্থল বন্দৰ ব্যৱস্থাপনা LPMS ব্যৱস্থাৰ উদ্বোধন কৰে। এই ব্যৱস্থাৰ মাধ্যমেৰে সমগ্ৰ দেশৰ স্থল বন্দৰসমূহত কাৰ্গো, যাত্ৰী আৰু বাহন প্ৰক্ৰিয়াকৰণক ডিজিটেল মাধ্যমত একত্ৰিত আৰু সুশৃংখলিত কৰাৰ প্ৰয়াস কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে এই পদক্ষেপে আধুনিক প্ৰযুক্তিচালিত সীমান্ত ব্যৱস্থাপনা গঢ়ি তোলাৰ দিশত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে এই মঞ্চখনে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বাণিজ্যৰ সুবিধা, সংযোগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰিব। শ্ৰীশ্বাহে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে 4টা দিশৰ কৌশলৰ ওপৰত কাম কৰি আছে আৰু এই দৃষ্টিভংগীত স্থল বন্দৰ কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে বৰ্তমান সমগ্ৰ দেশত 15টা স্থল বন্দৰ কাৰ্যক্ষম হৈ আছে আৰু অহা দুবছৰৰ পৰা 3 বছৰত নতুনকৈ 11টা স্থল বন্দৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। প্ৰব্ৰজন হ্ৰাস, স্থানীয় অৰ্থনীতিৰ বিকাশ আৰু সীমান্তৰ সিপাৰৰ জনসাধাৰণৰ লগত সাংস্কৃতিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত স্থল বন্দৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বুলগেৰিয়া ভ্ৰমণকালত ডঃ জয়শংকৰে বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি দেশখনৰ আন আন শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰে ফিনলেণ্ডত কুলতাৰান্তা আলোচনাৰ চতুৰ্দশ সংস্কৰণত অংশ ল'ব। এইবেলি এই আলোচনাৰ মূল বিষয় হৈছে আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় প্ৰেক্ষাপটত ৰূপান্তৰমুখী বিশ্ব। ভ্ৰমণকালত ডঃ জয়শংকৰে ফিনলেণ্ডৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰাৰ উপৰি দেশখনৰ অন্য নেতাসকলৰ লগতো বৈঠকত মিলিত হ'ব। নতুন দিল্লীত ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এখন মুকলি আলোচনাচক্ৰ আয়োজন কৰে। আলোচনাৰ অধ্যক্ষতা কৰি আয়োগৰ অধ্যক্ষ ন্যায়াধীশ ভি ৰামা সুব্ৰমণিয়ানে চাইবাৰ জালিয়াতিৰ ফলত উদ্ভৱ হোৱা ভাবুকিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি নাগৰিকৰ অধিকাৰ, মৰ্যাদা আৰু নিৰাপত্তাৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। শ্ৰীসুব্ৰমণিয়ানে কয় যে বিগত 6 বছৰত চাইবাৰ প্ৰবঞ্চনাৰ ফলত ভুক্তভোগীয়ে 52,900 কোটিৰ অধিক টকা হেৰুৱাইছে। ইয়াৰ ভিতৰত প্ৰায় 8% ধন ডিজিটেল গ্ৰেপ্তাৰৰ ভাবুকিৰে হৰলুকি কৰা হৈছে। এনে অপৰাধ প্ৰতিৰোধৰ বাবে ব্যৱহাৰিক ব্যৱস্থাৰ প্ৰয়োজনৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু ভুক্তভোগী হেৰুৱা ধন উভতাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সঁহাৰি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ গাইকোৱাড়ে 101 আৰু অধিনায়ক তিলক বাৰ্মাই 60 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ আৰ্শাদ খান, অনুকুল ৰয়, আয়ুষ বাদনী আৰু বিপ্ৰাজ নিগমে 2টাকৈ উইকেট দখল কৰে। উজ্জীৱিত প্ৰদৰ্শনেৰে অনবদ্য শতক অৰ্জন কৰা ভাৰতৰ ঋতুৰাজ গাইকোৱাড়ক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এই দলৰ মুখামুখি হ'ব। ভাৰতৰ মহম্মদ ছিৰাজক আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া সমাগত T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। পুৰুষৰ দল নিৰ্বাচন সমিতিয়ে ছিৰাজৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক 2টা শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে। এটা বিবৃতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে কয় যে দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় ছিজনৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক পদক্ষেপ হিচাপে চিকিৎসকৰ পৰামৰ্শ অনুসৰি খেলুৱৈগৰাকীক শৃংখলা 2টাৰ পৰা বিশ্ৰাম দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহ

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। মাৰ্ক টুৱেইনে কৈছে, নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে। আজি বুধবাৰ, 1948ৰ জেঠ মাহৰ 26 দিন আৰু ইংৰাজী 2026ৰ জুন মাহৰ 10 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:35:10 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:08:58। আজি কৃষ্ণা দশমী। প্ৰিয় শ্ৰোতা, বাৰিষাকালৰ সাধাৰণ ৰোগসমূহ আৰু এই ক্ষেত্ৰত আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে চিকিৎসক ডক্টৰ ইভলিনা বৰাই।
1: নমস্কাৰ, মই ডক্টৰ ইভলিনা বৰা, মেডিচিন ৰোগ বিশেষজ্ঞ। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ সাধাৰণ বাৰিষাকালীন ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ। বৰষুণৰ সময়ত পানী জমা হোৱা, মহৰ বংশবৃদ্ধি, আৰ্দ্ৰতা আৰু দূষিত খাদ্যৰ পানীৰ বাবে বিভিন্ন ৰোগ বেছি হয়। এই ৰোগসমূহৰ ভিতৰত প্ৰথমতে আমি ক'ব লাগিব মেলেৰিয়া ৰোগৰ বিষয়ে। মেলেৰিয়া ৰোগ এলিফিলিছ মহৰ কামোৰৰ বাবে হয়। ইয়াৰ লক্ষণসমূহ হৈছে জ্বৰ আৰু কঁপনি, ঘাম ওলোৱা, মূৰৰ বিষ, গাত বিষ আৰু বমি। প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হৈছে আঁঠুৱাৰ ব্যৱহাৰ কৰা, সম্পূৰ্ণ হাত ভৰি থকা কাপোৰ পিন্ধা, ঘৰৰ ওচৰত পানী জমা হ'ব নিদিয়া, মহ নিধন হোৱা ব্যৱহাৰ কৰা আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰখা। ডেংগু, ডেংগু ঠিক মেলেৰিয়াৰ দৰে এডিছ মহৰ কামোৰণৰ বাবে হয়। ইয়াৰ লক্ষণসমূহ হৈছে উচ্চ জ্বৰ, গাঁঠি আৰু শৰীৰত তীব্ৰ বিষ, গাত পোহা, মূৰৰ বিষ, গুৰুত্বৰ ক্ষেত্ৰত ৰক্তক্ষৰণো হ'ব পাৰে। প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হৈছে পানী জমা হ'ব নিদিয়া, পানীৰ পাত্ৰ ঢাকি ৰখা, নিয়মিত পানী সলনি কৰা আৰু মহ তৰোৱা ঔষধ ব্যৱহাৰ কৰা। ডেংগু আৰু মেলেৰিয়াৰ দৰে আজিকালি দেখিবলৈ পায় চিকুনগুনীয়া বেমাৰ। চিকুনগুনীয়া বেমাৰো ঠিক মহৰ কামোৰৰ বাবেই হয় আৰু ইয়াৰ লক্ষণসমূহ হৈছে জ্বৰ, তীব্ৰ গাঁঠিৰ বিষ, পেশীত বিষ, গাত পোহা। প্ৰতিৰোধৰ ব্যৱস্থাসমূহ ঠিক ডেংগু ৰোগৰ দৰেই আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা। এতিয়া আমি কিছু দূষিত খাদ্য আৰু পানীৰ বাবে হোৱা বেমাৰৰ বিষয়ে আলোচনা কৰিম। সেইবোৰৰ ভিতৰত হৈছে টাইফয়েড বেমাৰ। টাইফয়েড বেমাৰৰ লক্ষণসমূহ হৈছে দীঘলীয়া জ্বৰ, পেটৰ বিষ, দুৰ্বলতা, ডায়েৰিয়া আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হৈছে সিদ্ধ আৰু বিশুদ্ধ পানী খোৱা, খোৱাৰ আগতে হাত ধোৱা, বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য এৰাই চলা আৰু টীকাকৰণ। টাইফয়েডৰ দৰে প্ৰদূষিত খাদ্যৰ বাবে হোৱা আন এক বেমাৰ হৈছে কলেৰা আৰু ডায়েৰিয়া। ইয়াৰ লক্ষণসমূহ হৈছে পাতল পায়খানা, বমি আৰু পানী শূন্যতা। ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাবোৰ হৈছে ORS ব্যৱহাৰ কৰা, বিশুদ্ধ পানী খোৱা, হাত চাবোনেৰে ধোৱা আৰু সদায় সতেজ খাদ্য খোৱা। দূষিত পানী আৰু জন্তুৰ মূত্ৰৰ বাবে হোৱা আন এক ৰোগ হৈছে লেপ্টোস্পাইৰোচিছ। লেপ্টোস্পাইৰোচিছ ৰোগৰ লক্ষণসমূহ হৈছে জ্বৰ, পেশীৰ বিষ, চকু ৰঙা হোৱা আৰু জণ্ডিচ। ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হৈছে বেয়া পানীত ননমা, যদি বেয়া পানীত নামিবলগীয়া হয় তেন্তে বুট আৰু গ্ল'ভছৰ ব্যৱহাৰ কৰা, এন্দুৰ আৰু নিগনিৰ নিয়ন্ত্ৰণ কৰা। বাৰিষাকালীন দিনত বৰষুণ হোৱা ঠাইত আৰু বানপানী হোৱা ঠাইত দেখিবলৈ পোৱা আন এক যকৃতৰ সংক্ৰমণ ৰোগ হৈছে হেপেটাইটিছ A আৰু E। হেপেটাইটিছৰ লক্ষণসমূহ হৈছে জ্বৰ, খাবলৈ মন নলগা, চকু আৰু ছাল হালধীয়া হোৱা, বমি ভাৱ। প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হৈছে বিশুদ্ধ পানী খোৱা, ফল মূল ভালদৰে ধোৱা, খাদ্য স্বাস্থ্যসন্মতভাৱে খোৱা। ঠাণ্ডা, ফ্লু আৰু শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণ ৰোগো বাৰিষাকালীন দিনত দেখিবলৈ পোৱা যায়। ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হৈছে দীঘলীয়া সময় ভিজি নথকা, ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰখা, পুষ্টিকৰ খাদ্য খোৱা, হাঁচি কাহ মাৰোঁতে মুখ ঢাকি ৰখা। ধন্যবাদ।
0: বাৰিষাকালৰ সাধাৰণ ৰোগসমূহ আৰু এই ক্ষেত্ৰত ল'ব লগা সাৱধানতা সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক চমুকৈ কিছু কথা অৱগত কৰিলে চিকিৎসক ডক্টৰ
2: ইভলিনা বৰাই।
0: মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, স্বাধীনতা সংগ্ৰামী তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী, তেওঁৰ জন্ম হৈছিল গড়মূৰত। 1907 চনত মাত্ৰ 22 বছৰ বয়সতে তেওঁ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছিল। ইয়াৰ পাছত তেওঁ কাশী, নৱদ্বীপ আদিত গভীৰ অধ্যয়ন কৰে আৰু মাজুলীলৈ প্ৰত্যাৱৰ্তন কৰে। 1914 চনত তেওঁ আনুষ্ঠানিকভাৱে সত্ৰাধিকাৰৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু 2 বছৰ কাৰাবাসো খাটিবলগীয়া হৈছিল। কানি আৰু অন্যান্য মাদক দ্ৰব্য নিবাৰণ, বাল্য বিবাহ নিবাৰণ, বিধৱা বিবাহ প্ৰচলন, অস্পৃশ্যতা বৰ্জন আদিৰ তেওঁ অন্যতম প্ৰবক্তা আছিল। বিভিন্ন কাকত আলোচনীত ধৰ্ম আৰু সমাজ সম্পৰ্কীয় ভালেমান প্ৰবন্ধ পাতি তেওঁ প্ৰকাশ কৰিছিল। কিছুদিন তেওঁ সনাতন ধৰ্মৰ মুখপত্ৰ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। কৃষিকৰ্মৰ লগতে কুটিৰ শিল্প আৰু সমবায় বিকাশৰো তেওঁ অন্যতম উদ্যোক্তা আছিল। এইগৰাকী যশস্বী ব্যক্তিৰ মৃত্যু হৈছিল 1962 চনৰ 20 অক্টোবৰত আৰু তেওঁৰ জন্ম হৈছিল আজিৰ এই 10 জুন তাৰিখটোত 1885 চনত। অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা দাৰা আহমেদ। 1969 চনত ব্ৰজেন বৰুৱা পৰিচালিত ডক্টৰ বেজবৰুৱা চলচ্চিত্ৰৰ সহকাৰী পৰিচালকৰূপে তেওঁ অসমীয়া চিনেমা জগতত ভৰি দিয়ে আৰু প্ৰায় 20খন চলচ্চিত্ৰৰ সহকাৰী পৰিচালকৰূপে কাম কৰে। ইয়াৰ পাছত তেওঁ ৰিক্সাৱালা, যখিনী, ধ্ৰুৱতৰা আদি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰ স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰে। দাৰা আহমেদৰ জন্ম হৈছিল 1946 চনৰ আজিৰ এই 10 জুন তাৰিখটোত। ফৰাচী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ আন্দ্ৰে মেৰি এম্পিয়েৰ নামটো আমাৰ সকলোৰে পৰিচিত। বিদ্যুৎ আৰু চুম্বকত্বৰ গৱেষণাত প্ৰভূত্ব অৱদান আগবঢ়োৱা আন্দ্ৰে মেৰি এম্পিয়েৰে উদ্ভাৱন কৰা সুপ্ৰসিদ্ধ এম্পিয়েৰ নিয়মৰ দ্বাৰা বিদ্যুৎ প্ৰবাহ আৰু চুম্বক গতিৰ দিশ নিৰ্ণয় কৰিব পাৰি। পোহৰ বিজ্ঞান, আণৱিক তত্ত্ব, শৰীৰ বিজ্ঞান, ভূতত্ত্ব, মনস্তত্ত্ব আদি বিষয়তো তেওঁৰ স্মৰণীয় দক্ষতা আছিল। বিদ্যুৎ গতিবিজ্ঞান নামৰ শাখাটোৰ জনকৰূপে স্বীকৃত এম্পিয়েৰৰ সন্মানাৰ্থে আজিকালি স্থলবিদ্যুতৰ ব্যৱহাৰিক এককটোৰ নাম ৰখা হৈছে এম্পিয়েৰ আৰু বিদ্যুৎ জোখা এটা যন্ত্ৰৰ নাম ৰখা হৈছে এম্পিয়েৰ মিটাৰ, সংক্ষেপে এমিটাৰ। আন্দ্ৰে মেৰি এম্পিয়েৰৰ মৃত্যু হৈছিল 1836 চনৰ আজিৰ এই 10 জুন তাৰিখটোত। ভাৰতীয় নাট্যকাৰ, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালক গিৰীশ কাৰ্নাড। তেওঁৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ মাথেৰানত। ক্ৰমে তেওঁ কৰ্ণাটক বিশ্ববিদ্যালয় আৰু অক্সফৰ্ডত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। কাৰ্নাডৰ প্ৰথমখন নাটক যজাতি প্ৰকাশ পাইছিল 1931 চনত। এইখন নাটকতে তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু ভাৰতৰ বিভিন্ন ভাষাত নাটকখন অনুদিত আৰু মঞ্চস্থ হয়। 1964 চনত তেওঁৰ আন এখন নাটক তুগলক প্ৰকাশ হৈছিল। সুদীৰ্ঘ 4 দশক জুৰি গিৰীশ কাৰ্নাডে ভাৰতৰ মঞ্চৰ চলচ্চিত্ৰ জগতলৈ প্ৰভূত্ব বৰঙণি আগবঢ়াই থৈ গৈছে। এই বৰঙণিৰ স্বীকৃতিস্বৰূপে তেওঁ লাভ কৰে ভালেমান বঁটা আৰু সন্মান। ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, 13টাকৈ ফিল্মফেয়াৰ এৱাৰ্ড, সংগীত নাটক একাডেমী বঁটা, পদ্মশ্ৰী, চলচ্চিত্ৰৰ শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা, পদ্মভূষণ, সাহিত্য একাডেমী বঁটা আদি। ভাৰতৰ কেইবাটাও প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদবীত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ভিতৰত ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সঞ্চালক, সংগীত নাটক একাডেমীৰ অধ্যক্ষ সঞ্চালক আদি বিশেষভাৱে উল্লেখযোগ্য। গিৰীশ

কৰ্ণাডৰ মৃত্যু হৈছিল আজিৰ এই 10 জুন তাৰিখটোত 2019 চনত। প্ৰত্যেক বছৰে আজিৰ এই 10 জুন তাৰিখটো ইণ্টাৰনেশ্যনেল ডে ফৰ ডাইলগ এমং চিভিলাইজেশ্যনছ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সভ্যতাৰ মাজত বাৰ্তালাপ দিৱস পালন কৰা হয়। 2024 চনৰ 7 জুনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই গুৰুত্বপূৰ্ণ দিৱসটো ঘোষণা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বৈচিত্ৰ্যক সন্মান, শান্তি প্ৰতিষ্ঠা, সহযোগিতা বৃদ্ধি আৰু উন্নয়ন সাধন কৰা। অনুষ্ঠানত এয়া শিল্পী পুলক বেনাৰ্জী।

প্ৰিয় শ্ৰোতা, এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৱলীৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহকচোন। গেলিলিও গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল আজিৰ তাৰিখটোত 1610 চনত। বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বজ্ৰ বা বিজুলীৰ পৰা বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছিল আজিৰ তাৰিখটোত 1752 চনত। 1890 চনৰ আজিৰ দিনটো দেওবাৰ আছিল। সেইদিনাৰ পৰাই ভাৰতত সাপ্তাহিক ছুটীৰ বাৰ হিচাপে দেওবাৰ নিৰ্ধাৰণ কৰা হৈছিল। ভাৰতৰ প্ৰথম শীততাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজ হৰ্ষবৰ্ধনে সমুদ্ৰ যাত্ৰা কৰিছিল আজিৰ তাৰিখটোত 1972 চনত। আজিৰ দিনটো পৰ্তুগাল দিৱস হিচাপেও পালন কৰা হয়। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই অমৃতা কৰে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক দীপেন বৰুৱা, জয়ন্ত দাস আৰু সংগীসকলৰ কণ্ঠত শকুন্তলা আৰু শংকৰ যোছেফ আলি বুলছবিৰ এই গীতটি।

অনুষ্ঠানৰ সেয়া আছিল তালাত মহম্মদ বুলছবি মেঘ। শ্ৰোতাই মূৰ্চনা শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ খগেন মহন্ত।

মূৰ্চনা অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8 বজাত চমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

আজির গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো নলিনী চৌধুৰীৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: পরাগ কুমার ভট্টাচার্যর গীতর কথা আর হেমেন হাজরিকার প্রযোজনারে নলিনী চৌধুরীর কণ্ঠর গীতটি শুনিলে।
1: হ্যাঁ, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠায়ও?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিন্দু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
0: হীৰেণ গোহাঁইৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী মন্দিৰা লাহিৰী, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: হীৰেণ গোহাঁইৰ গীতৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে সেয়া আছিল মন্দিৰা লাহিৰী।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰী

0: বাবেও বিশেষ ব্যবস্থা রাখিছে। এস কে হাজরিকা কলেজ আহোমগাঁও গুৱাহাটী।
1: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা অমিত চৰকাৰৰ, প্ৰযোজনা শিল্পীৰ নিজা।

অমিত সৰকাৰৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ প্ৰযোজনা আছিল শিল্পীৰ নিজা। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অৰ্চনা মহন্তৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা কেশৱ দত্তৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: কেশৱ দত্তৰ গীতৰ ৰচনা আৰু ৰমেন চৌধুৰীৰ প্ৰযোজনাৰে অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ গীতৰ কথাৰে বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

অনুষ্ঠানত সেয়া আছিল বিভুৰঞ্জন চৌধুৰী। গীতৰ কথা আছিল শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন, 22খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDAৰ বৈঠক, 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান দ্বাদশ স্থানলৈ উন্নীত, ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ। নমস্কাৰ।

0: বাতৰি সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপনৰ বাবে এনডিএ আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন ৰাজ্যৰ এনডিএ চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কৰ্মসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপস্থিতিত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত ডঃ শৰ্মাই কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব বুলিও তেওঁ কয়। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ইপিনে অহা 1 জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়।
1: অন 1 জুলাই দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ অব জাপান এণ্ড অনাৰেবল প্ৰাইম মিনিষ্টাৰ অব ইণ্ডিয়া বোথ উইল হেভ সামিট লেভেল মিটিংছ হিয়াৰ ইন গুৱাহাটী হুইচ উইল এগেইন ষ্ট্ৰেংথেনছ আসাম'স ৰোল ইন ইণ্ডিয়া-জাপান ৰিলেচনশ্বিপ।
0: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়ক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2024-25 শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স চমুকৈ পি জি আইৰ তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ 27 সংখ্যক স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে অহা 2 বছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষাখণ্ডক দেশৰ ভিতৰত 10ম স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকাত চণ্ডীগড় 1ম, পঞ্জাব 2য় আৰু কেৰালাম 3য় স্থানত আছে। উল্লেখযোগ্য যে পুনৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা ডাঃ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত কালি পৰ্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়ে শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অহা 2 আগষ্টত অসমতো লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যাব। এইসকলৰ ভিতৰত শিক্ষকো আছে। ইয়াৰ বাবে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা মৰ্মে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে 2026-27 বৰ্ষত ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে বাজেট ধাৰ্য কৰিব।

0: প্ৰস্তুতি চলোৱা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলসমূহৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12 গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা জিলাখনৰ 4 গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰো খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগত অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: আজি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈ পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিছিল। আজি মই ইয়ালৈ আহিলো আৰু সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত, বিষয়াসকলৰ উপস্থিতিত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলো। মুখ্যতঃ আমি ফ্লাড প্ৰিপাৰেশ্যন, কাৰণ প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল, অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল, আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলো। আজি মই মুখ্যতঃ ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকে তাক মোকামিলা কৰিম, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত ৰেচনৰ পৰা ঔষধৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছেনে নাই, এই গোটেই কথাখিনি আমি চালো আৰু তাৰ লগে লগে এইখন জিলাত ভৱিষ্যতৰ দিনত আমি কেনেকে কাম কৰিব লাগিব, অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই কেনেকে পালন কৰিম, বিভিন্ন বিভাগৰ ৰিভিউ ললো।
0: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। মন্ত্ৰী বৰাই কালি ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি উপৰি পুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই পৰিদৰ্শন কাৰ্যসূচীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজ দিহিঙীয়াৰ উপৰি জিলা আয়ুক্ত ডঃ নেহা যাদৱো উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত দায়িত্ব দিয়াৰ পিছত আমাৰ চৰকাৰৰ যি পৰম্পৰা, একোজন মন্ত্ৰী 2 বা 3খন জিলা অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰে আৰু সেই দায়িত্ব অনুসৰি মোৰ ভাগত চৰাইদেউ আৰু শিৱসাগৰ এই দুখন ঐতিহ্যমণ্ডিত 600 বছৰীয়া আহোম শাসনৰ ঐতিহ্য বিজড়িত এই জিলা দুখনৰ দায়িত্ব পৰিছে আৰু আহি আজি প্ৰথমে আমি উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ আশীৰ্বাদ কামনাৰে এই ঐতিহাসিক চৰাইদেউ মৈদামত আমি উপস্থিত হৈছোহি। আমাৰ 2খন জিলাৰ জনপ্ৰতিনিধি নাজিৰাৰ ময়ূৰ বৰগোহাঁই, সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, মাহমৰাৰ সুৰজ দিহিঙীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি চৰাইদেউৰ জিলা আয়ুক্ত, আমাৰ অন্যান্য বিভিন্ন দায়িত্বত থকা আমাৰ বিষয়ববীয়াসকল, আমাৰ দলীয় কাৰ্যকৰ্তাসকল সকলোৱে আহি আমাৰ উপপুৰুষৰ আশীৰ্বাদ লৈ আগন্তুক দিনত যাতে এই 2খন জিলাৰ জনসাধাৰণৰ মনৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহ আমি চৰকাৰৰ মঞ্চত আলাপ আলোচনাৰে আমি নিৰাময়ৰ দিশেৰে আগুৱাই লৈ যাব পাৰোঁ।
0: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিব। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্ট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে সাক্ষ্য প্ৰদানৰ বাবে আজি দিন ধাৰ্য কৰা হৈছে। ফাষ্ট্ৰেক আদালতে কালি দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে পাঁচগৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে তিনিগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা 2% অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত 8টা উইকেট হেৰুৱায়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এ দলৰ মুখামুখি হ'ব। এতিয়া আহক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। নগাঁও, হোজাই আৰু গোলাঘাট জিলাৰ 4খন বনাঞ্চলত চৰকাৰে উচ্ছেদ চলাব। ন্যায়ালয়ে চৰ্ত সাপেক্ষে সেউজ সংকেত প্ৰদান কৰাৰ পাছতেই উচ্ছেদৰ বাবে তৎপৰ হৈছে বন বিভাগ। দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্ধাৰিত সময়ত বেদখলকাৰীয়ে ভূমি খালী নকৰিলে জিলা প্ৰশাসন, আৰক্ষী, বন বিভাগ আৰু ৰাজ্য চৰকাৰক উচ্ছেদ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম ইউৰোপ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰি গুৱাহাটীত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত অসম ইউৰোপ সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইউৰোপীয় সংঘৰ সহযোগত সুগন্ধি আৰু সোৱাদ, আয়ুষ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ইউৰোপৰ বজাৰত 12 মাহেই উপলব্ধ হ'ব অসমত উৎপাদিত সামগ্ৰী। দি আছাম ট্ৰিবিউন আৰু দি চেণ্টিনেল কাকততো একেটা বাতৰিকে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। অসমীয়া খবৰ কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক কেৰিয়াৰত অনন্য মাইলৰ খুঁটি স্থাপন কৰিলে। নেহৰুৰ পাছত 3টাকৈ লোকসভা নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী নেতা হিচাপে অভিলেখ ৰচনা কৰিলে নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মৰ্চাৰ সকলো মুখ্যমন্ত্ৰীৰ উপস্থিতিত NDAই শক্তি প্ৰদৰ্শন কৰিব। দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। 48খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া সৰ্ববৃহৎ ফুটবল বিশ্বকাপক লৈ সমগ্ৰ বিশ্বতে ব্যাপক উৎকণ্ঠা আৰু উত্তেজনাৰ সৃষ্টি হৈছে। দৈনিক অগ্ৰদূত কাকতে সবিস্তাৰে এই সন্দৰ্ভত যুগুতোৱা এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিত। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন। 22খন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDAৰ বৈঠক। 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2ৰ স্থানলৈ উন্নীত। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপত আজি আমি আপোনালোকক লৈ যাম উত্তর অসমৰ অন্যতম বিশ্বনাথ জিলালৈ। জিলাখনৰ সদর বিশ্বনাথ চাৰিআলিৰ পৰা আমাক সংগ দিছে সংবাদদাতা অম্লান কাশ্যপ সাহাই। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ গোপালপুৰ শিমলুগুৰিত বেকাৰী উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হৈছে এগৰাকী উদ্যমী মহিলা। তেওঁ আন দহগৰাকী লোকক কৰ্মসংস্থাপনো প্ৰদান কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব বিশ্বনাথৰ সাংবাদিক অম্লান কাশ্যপ সাহাই।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ গোপালপুৰ শিমলুগুৰিৰ ৰঞ্জু হাজৰিকা ভূঞা নামৰ মহিলাগৰাকীয়ে বেকাৰী উদ্যোগৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ

এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ অজিত বৰদলৈৰ কণ্ঠৰ লোকগীত।

এইখিনিতে জনাই থওঁ ফোনযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান। আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব কালিলৈ বিয়লি 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। গতিকে শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ সেই সময়ত আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। অনুষ্ঠানত এইবাৰ শুনক অজিত বৰদলৈৰ কণ্ঠৰ আনিতি লোকগীত।

অজিত বৰদলৈৰ কণ্ঠৰ লোকগীত দুটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জুবিন গাৰ্গ আৰু জুবলীৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে চৰাইদেউ সোণাৰীৰ পৰা নিতু দেৱে।

এইখিনিতে জনাই থওঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল

https.award.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। অনুষ্ঠানত এইবাৰীয়া অপূৰ্ব বেজবৰুৱা গীতটিৰ বাবে অনুৰোধ কৰিছে মৰিগাঁও বাৰপূজীয়াৰ পৰা অপূৰ্বজ্যোতি লাহন, জুৰিজ্যোতি লাহন আৰু মূৰ্চনা লাহনে। আহকচোন আপোনালোকৰ অনুৰোধৰ গীতটি শুনো।

কমল হাজৰিকাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ এয়া দীপালী বৰঠাকুৰ গীতিৰ বাবে অনুৰোধ কৰিছে গোৱালজাৰ চিপাজাৰৰ পৰা দিগন্ত পাপৰি উদীপ্ত মান্যতা অৰ্চনা জংকি লিজা জয় আৰু ৰাজে। আমাৰ ফেচবুক পেজৰ জৰিয়তে অনুৰোধ কৰা আপোনালোকৰ অনুৰোধৰ গীতটি শুনোৱা হওক।

আপোনালোকৰ অনুৰোধৰ গীতটি শুনিলে ফেচবুক পেজৰ জৰিয়তে আমালৈ গীত অনুৰোধ কৰাৰ বাবে আপোনালোকলৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ থাকিল। অনুষ্ঠানত এইবাৰ এয়া জুবিন গাৰ্গ। গীতটিৰ বাবে অনুৰোধ কৰিছে অমলাপতিৰ পৰা অংকিতা ভট্টাচাৰ্যই। আহকচোন আপোনাৰ অনুৰোধৰ গীতটি শুনো।

এইখিনিতে জনাই থওঁ শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। অনুষ্ঠানত এইবাৰ শুনক অনুৰাধা পাৰোৱাল আৰু সুৰেশ ৱাটকৰৰ কণ্ঠৰ দিল বুলছবিৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে হৈবগাঁৱৰ পৰা দীপ, মানস, অমৰ, ৰতন, ভাইটি আৰু সংগীসকলে। আহকচোন আপোনালোকৰ অনুৰোধৰ গীতটি শুনো।

0: সূৰ্যকুমাৰ ৰাজাৰ গীতৰ কথাৰে অনুষ্ঠানত সেয়া আছিল নীলিমা খাতুন। গীতটিৰ বাবে অনুৰোধ কৰিছিল মাছখোৱা কঠালগুৰিৰ পৰা চিম্পী দত্তই। আমালৈ গীত অনুৰোধ কৰাৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ থাকিল। সাতসৰী অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন বাঘিনী, ৰচনা দীনেশ চন্দ্ৰ গোস্বামীৰ।
1: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন বাঘিনী, ৰচনা দীনেশ চন্দ্ৰ গোস্বামীৰ, নাটখনিৰ প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ।

0: আছে, মিসেছ বৰুৱা।
1: আহক আহক মিসেছ বৰুৱা।
2: নমস্কাৰ।
1: অঁ বহক। আপোনাৰ লগত তেনেকৈ অৱশ্যে মোৰ পৰিচয় হোৱা নাই, এবাৰ মাথো লগ পাইছোঁ নহয় জানো। কিন্তু আপোনাৰ পৰলোকগত স্বামী অকল মোৰ মক্কেলেই নহয়, বহুদিনৰ বন্ধু আছিলে। হঠাৎ তেওঁ যে এনেদৰে আমাক এৰি থৈ গুচি যাব মানে ভাবিবই পৰা নাছিলোঁ। মৃত্যু দুদিন আগেও তেওঁ মোৰ ইয়ালৈ এবাৰ আহিছিল। বাৰু যি হ'লতো হ'লেই আৰু। আপোনাৰ কথালৈ আহোঁ, নৃপেনে কৈছে আপোনাৰ মেটাৰটোত কিবা বোলে জটিলতা আছে। সমস্যাটোনো বাৰু কি, অকণমান কওকচোন বুজাই।
2: সমস্যা মানে ছাৰ, আপুনিতো জানেই বৰুৱাই হঠাতে মোক এৰি গ'ল। মোৰ কোনো সতি সন্তান নাই, তেখেতে অলপ সা সম্পত্তিও এৰি থৈ গৈছে। এতিয়া এইবোৰৰ লগত টেক্স আদিৰ লেঠা সকলো মোৰ ওপৰতে পৰিছে। সেই সম্পৰ্কে আপোনাৰ পৰা দিহা পৰামৰ্শ।
1: সেইবোৰৰ বিষয়ে আপুনি চিন্তা কৰিব নালাগে, আমি সকলো ব্যৱস্থা ল'ম। দীপেন
3: ছাৰ,
1: প্ৰসাদৰ ছাকচেছন চাৰ্টিফিকেটৰ কাৰণে ব্যৱস্থা লৈছে নে নাই?
3: ছাৰ সকলো ৰেডি কৰি ৰখা হৈছে।

0: আপোনাক কথাটো অলপ বুজাই দিয়াটো উচিত হ'ব। প্ৰসাদৰ বেংকৰ টকা আৰু অন্যান্য ছিকিউৰিটি আদিৰ উত্তৰাধিকাৰী হিচাপে আপুনি এখন চাৰ্টিফিকেট ল'ব লাগিব, ইয়াকে ছাকচেছন চাৰ্টিফিকেট বোলে। আইনৰ নিয়মমতে আপোনাৰ দাবীত যদি কাৰোবাৰ আপত্তি থাকে, নাইবা অইন কোনোবাই যদি বৰুৱা টকা পইচাৰ অংশীদাৰ বুলি ভাবে, তেনে ব্যক্তিয়ে আদালতৰ ওচৰত আপত্তি জনাই নিজৰ দাবী সাব্যস্ত কৰিব পাৰে। অৱশ্যে আপোনাৰ ক্ষেত্ৰত তেনে কোনো আপত্তি অহাৰ সম্ভাৱনা আছে বুলি মই নাভাবোঁ, নহয় জানো?
1: সেইকাৰণেতো আপোনাৰ ওচৰত চাপিছোঁ। আপুনি বোধকৰ নাজানে মোৰ স্বামীৰ আন এগৰাকী তিৰোতাৰ লগত সম্পৰ্ক আছিল।
0: তেনে কিবা এটা শুনিছিলোঁ, প্ৰসাদৰ দৰে টকা পইচা থকা মানুহৰ পক্ষে এইটো স্বাভাৱিক কথা। তথাপি প্ৰসাদৰ আগৰ সম্পৰ্কটো সম্বন্ধে উকিল হিচাপে সকলো কথা মোৰ মানে জনাটো প্ৰয়োজন।
1: ছাৰ, মোৰ বিয়াৰ আগেয়ে বৰুৱাৰ আন এজনী তিৰোতাৰ লগত সম্পৰ্ক আছিল। সেইজনী ল'ৰা এটাও আছে, বৰুৱাৰ ল'ৰা বুলিয়ে ক'ব খোজে।
0: ইমানখিনি কথা অৱশ্যে মই জনা নাছিলোঁ। কোনোবা তিৰোতাৰ লগত পুৰণি সম্পৰ্ক থকাৰ কথা শুনিছিলোঁ, কিন্তু ল'ৰা থকাৰ কথাটোতো গম পোৱা নাছিলোঁ।
1: ল'ৰাজন বহুদিন বিদেশত আছিল, অলপতে উভতি আহিছে।
0: সেইগৰাকী তিৰোতাৰ লগত প্ৰসাদৰ সম্পৰ্ক কেনেকুৱা আছিল? বিয়া বাৰু হোৱা নাছিলতো?
1: নাই ছাৰ।
0: আপুনি নিশ্চিত যে বিয়া হোৱা নাছিল?
1: মই নিশ্চিত ছাৰ, বৰুৱাৰ লগত মোৰ ৰেজিষ্ট্ৰী বিয়া হয়। সেই সময়ত বৰুৱাই স্পষ্টভাৱে লিখি দিছিল যে তেওঁ অবিবাহিত, কাৰো লগত তেওঁ বিয়া হোৱা নাই।
0: তেতিয়াহ'লে বিশেষ কোনো সমস্যা হ'ব বুলি মই নাভাবোঁ। হাজাৰ হওক, শ্বি ইজ নাথিং বাট এ মিষ্ট্ৰেছ। সেই মিষ্ট্ৰেছজনীলৈ নিপেন
2: ছাৰ,
0: অসমীয়াত মিষ্ট্ৰেছত কি বোলেহে?
2: কিবা ৰক্ষিতা শব্দটো ব্যৱহাৰ কৰিব পাৰি নেকি
0: ছাৰ? ৰক্ষিতা, ৰক্ষিতা এৰা, তুমি দেখিছোঁ অসমীয়া শব্দবোৰ ভালকৈ জানা। মোৰ আকৌ ইংৰাজী শব্দৰ ব্যৱহাৰ নকৰিলে মানে নচলেই দেখোন
2: ছাৰ। সাবিত্ৰী দেৱীয়ে ছাকচেছন চাৰ্টিফিকেটৰ দৰখাস্তত আপত্তি দাখিল কৰিলে কিবা অসুবিধা হ'ব পাৰে নেকি?
0: সাবিত্ৰী দেৱী? কোন সাবিত্ৰী দেৱীহে?
2: মানে ছাৰ, বৰুৱাৰ আগৰ
0: তুমি হৌহুৱালা নৃপেন, ৰক্ষিতা, তাতে আকৌ অবৈধ সন্তানৰ মাক, নাম কিন্তু সাবিত্ৰী। বাৰু সেইবোৰতে বাদ দিয়া, আপুনি এতিয়া যাওক মিছেছ বৰুৱা, নিপুণৰ লগত দুদিনমান পিছত দেখা কৰিব, সকলো ব্যৱস্থা হৈ যাব।
1: ভাল ছাৰ, মই এতিয়া আহোঁ।
0: নিপেন
2: ছাৰ,
0: এই কেছটো ভালকৈ তৈয়াৰ কৰা।
2: হয়,
0: কেছটো যিমান চিম্পল হ'ব বুলি মিছেছ বৰুৱাক কৈছোঁ সিমান সহজ নহ'ব যেন পাইছোঁ। এই কেছত হাৰিব লাগিলে মিছেছ বৰুৱাই অকল সম্পত্তিয়ে যে হেৰুৱাব এনে নহয়, তেওঁৰ গোটেই জীৱনটো ধ্বংস হৈ যাব।
1: এইখনতো চিঠি আহিছে, কোনে দিছে?
3: চাওঁ চিঠিখন,
1: বাহিৰৰ পৰা অহা যেন পাইছোঁ।
3: চাওঁ, এইখন এইখন এখন প্ৰকাশৰ চিঠি, ষ্টেটছৰ পৰা লিখিছে। চাওঁ চাওঁ কিনো লিখিছে সি। বাহ, সি তাত বিয়াও কৰিলে, আমেৰিকান ছোৱালী, বঢ়িয়া। কিমান দিন যে তাক লগ পোৱা নাই।
1: ইমান বংশ মৰ্যাদা, বাৰু দেখা যাব।
3: কি হ'ল মা, বৰ খং কৰি উঠিলা দেখোন। তুমি পঢ়ি থকাখননো কাৰ চিঠি?
1: কাৰো নহয়, তই ভাবিব নালাগে।
3: সেইটো কেনেকৈ হ'ব পাৰে মা, তুমি ইমান খং কৰিছা যেতিয়া মই নভবাকৈ কেনেকৈ থাকিম? কোৱাচোন কাৰ চিঠি?
1: বেজবৰুৱা।
3: বেজবৰুৱাৰ? ও, বেজবৰুৱাৰ ছোৱালীৰ লগত মোৰ সম্পৰ্ক পতাৰ ইচ্ছা কৰি চিঠি লিখিছিলা নহয়, কি উত্তৰ আহিল?
1: নাই, মানে তেওঁলোকে লিখিছে ৰাহিজোৰা ভালকৈ নাহে।
3: ৰাহিজোৰা নাহে? তুমি কথাটো লুকুৱাইছা কিয় মা? তাতকৈ নকোৱা কিয় যে পিতৃ পৰিচয় নোহোৱা অপূৰ্ব বৰুৱাৰ লগত তেওঁলোকে ছোৱালী দি বংশ মৰ্যাদা নষ্ট কৰিব নোৱাৰে, নহয় জানো?
1: এইখন সমাজত মানুহে কেৱল বাহ্যিক ৰে ৰূপ চাবলৈহে শিকিলে পূৰ্ব, কিন্তু কোনো দিনো নহয় নহয়, মই হাৰ মনা নাই আৰু হাৰ নামানো। তো বিয়া হ'ব উপযুক্ত বংশ ছোৱালীৰ লগত।
3: মা, ছোৱালীটো আৰু বজাৰত নাপায় যে তুমি এমনা টকা লৈ ওলাই গ'লা আৰু এজনী কিনি লৈ আহিলা, বিশেষকৈ এনে এজন ল'ৰাৰ কাৰণে যাৰ পিতৃ পৰিচয় নাই। মা, মই এটা কথা ভাবিছোঁ, মোৰ আৰু ইয়াত থাকি অকণো ভাল লগা নাই, মই আকৌ বিদেশলৈ যাওঁ। প্ৰকাশো মোক আকৌ যাবলৈ দেখিছে মা।
1: ফলাব খুজিছে অপূৰ্ব, এইখন পৃথিৱী বৰ নিষ্ঠুৰ, ইয়াত পলাই কোনো বাচি থাকিব নোৱাৰে। তোক পলায়নবাদী হ'বলৈ মোৰ ইমান শিক্ষা দিয়া নাই অপূৰ্ব। ঠিক আছে, সেইবোৰ বাদ দে, তই এবাৰ জয়ন্ত বুবাক লগ ধৰি আহগে।
3: জয়ন্তক? কি অমা, এই উকিলৰ তালৈ যাবলৈ মোৰ বৰ ভয় লাগে মা।
1: এইখন ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা এখন চিঠি আহিছে, দেউতাৰে এটা ইঞ্চুৰেঞ্চ কৰিছিল বহুদিন আগেয়ে, সেই ইঞ্চুৰেঞ্চ ৰে দেখোন মোক নমিনি কৰিছিল। টাকাটো এটা মোক আনিবলৈ কোম্পানী লিখিছে, কিন্তু এই টাকা মোক নালাগে। জয়ন্তৰ পৰা চিঠি এখন লিখাই তেওঁলোকক জনাই দিব লাগে, আৰু কিছুমান কাগজো মই জয়ন্তক চাবলৈ দিছিলোঁ, সেইবোৰ তই ভালকৈ খবৰলৈ আহগে।
3: চাওঁ চিঠিখন, আমাৰ যদি ইঞ্চুৰেঞ্চৰ পৰা পাবলগীয়া টকা আছে তাক ল'বলৈ তুমি আপত্তি কিয় কৰিছা? মা মা, এইখন ইঞ্চুৰেঞ্চৰ পলিচিটো দেউতাই তোমাক পৰিবাৰ হিচাপে নমিনি কৰিছে, এই পলিচিখনটো বৰ গুৰুত্বপূৰ্ণ। এই পলিচিখনতো প্ৰমাণ কৰে যে মোৰ পিতৃ পৰিচয় নোহোৱা নহয়।
1: বাৰে বাৰে তই একেষাৰ কথাকে কিয় কৈ আছ, তোৰ পিতৃ পৰিচয় নাই, তোৰ পিতৃ পৰিচয় নাই বুলি?
3: কি কৰিম মা, সমাজেতো তোমাক প্ৰসাদ বৰুৱাৰ পত্নী হিচাপে স্বীকাৰ নকৰে। প্ৰসাদ বৰুৱাৰ বিবাহিতা পত্নী আছে, সেই বিয়াৰ সময়ত প্ৰসাদ বৰুৱাই লিখি থৈ গৈছে যে তেওঁৰ আগেয়ে কোনোদিনে বিয়া হোৱা নাই। সমাজে এইবোৰ কথাহে গণ্য কৰে মা।
1: সমাজে কি গণ্য কৰে বা নকৰে তাত মই অকলো বিচলিত নহওঁ।
3: কিন্তু মই হওঁ মা, এই পিতৃ পৰিচয় নাই বুলিয়ে বেজবৰুৱা পৰিয়ালে মোক উপৰুঙা কৰে, তোমাক উপৰুঙা কৰে, এইবোৰ মই ওলাই কৰোঁ কেনেকৈ? সমাজেতো তোমাৰ মুখৰ কথা গণ্য নকৰে, আৰু মই বা তোমাৰ মুখৰ কথা কেনেকৈ বিশ্বাস কৰোঁ?
1: তুমি আজি মোৰ কথাত সন্দেহ কৰিবলৈ আৰম্ভ কৰিলি, ঠিক আছে। এই ইঞ্চুৰেঞ্চৰ কাগজখন, এইখনত যে দেউতাৰে মোক ধৰ্মপত্নী বুলি লিখি থৈ গৈছে সেইখনতো বিশ্বাস কৰিবি। আৰু ৰ, এয়া এয়া চা, এয়া দেউতাৰে লিখা চিঠি, বহুদিনৰ সঞ্চিত গোপন চিঠি। এয়া চা, তৃপ্তিক বিয়া কৰোৱাৰ আগেয়ে দেউতাৰে মোৰ পৰা বিবাহ বিচ্ছেদ আপত্তি নকৰিবলৈ অনুৰোধ কৰি চিঠি এখন দিছিল।
3: তুমি তুমি এইবোৰ কথাটো মোক কাহানিও কোৱা নাই। দেউতাই দ্বিতীয়বাৰ বিয়া কৰাৰ আগেয়ে তোমাৰ লগত বিবাহ বিচ্ছেদৰ অনুমতি বিচাৰিছিল যেতিয়া, তুমি দেউতাই আগেয়ে কেতিয়াও বিয়া হোৱা নাই বুলি লিখি দিয়াত আপত্তি নজনালা কিয়? কিয় নজনালা? তেতিয়াহ'লে আজিতো সমাজত আমি এইদৰে অপমানিত হ'ব নালাগিলহেঁতেন।
1: মই কিয় আপত্তি নজনালো? সেইটো তই নুবুজিবি, সেইটো তই কেতিয়াও নুবুজিবি। মোৰ বৰ ভাগৰ লাগিছে, জীৱনৰ লগত যুঁজি যুঁজি মই ভাগৰি পৰিছোঁ। কোনেও মোক কোনো দিনে বুজা নাই, আৰু তয়ো আজি ঠিকমতে বুজিব পৰা নাই। বাৰু সেইবোৰ এতিয়া বাদ দে, তই জয়ন্তৰ লগত এটা সময় ঠিক কৰি আগে।
3: ঠিক আছে, জয়ন্ত কোৱাৰ মই ফোন এটা কৰোঁ। টু

0: Order, order. Mr. Doctor.
1: Sir.
0: Apunar Haki Hajira Sene?
1: Hi, sir. Mrs. Borua Upostita, sir.
0: Take a talk, Mato.
1: More a dog, Hasta, sir.
0: My bottoman 50 Borua case to lawyers. Apuni Dorkastakon, Pisadibo.
1: More Dorkastakon, a case to lawyers, sir. More Mokkel of Pulbobura Matri Habiti Debi. Take a talk, my Dorkastakon Dakil Kuj.
0: Oh, Holiki.
1: Hoy.
0: Sound Dioxon Dorkastakon. Apunar Abedon Nuki?
1: Sir. Habiti de Borua Tokaposha or Teketor Aro Pubor, Kuno Dabi Nibiri Likidis. Teket Bishare, the Apuni of Pubor, the Dorkastakon Naman Jukoro.
0: Sorry, Opurbo Borua Matri, Borua Dorkastakon Naman Jukurukan, Abedon Kuris. Edisha Apuna Kiba Kubuligas and Mr. Fukon Apuna Mokela Matri, Apuna Apoti Naman Jukurukuluk Abedon Kuris.
2: Sir, more Mokele, Prokhat Borua Ekmatro Hontan Hisabe, E Mukodomat Apoti the Kilkuris. More মককেল সবালক মোর মককেলর আপত্তি দিয়ার আইনগত অধিকার আছে তেও তেওর মাতৃৰ কথা মানে নে নেমানে সেইটো তেওৰ ঘৰুৱা কথা কিন্তু অপূৰ্ব বৰুৱাৰ মাতৃ আবেদন করিলে অপূৰ্ব বৰুৱাৰ অধিকার শেষ হৈ যাব নোৱাৰে মোর মককেলে কেস চলাই যাবলৈ দৃঢ় সংকল্প হেয়ে মিষ্টাৰ চৌধুৰীয়ে দিয়া দৰখাস্তখন নাকচ কৰিব লাগে
0: মই ভাবো আপোনাৰ কথাত যথেষ্ট যুক্তি আছে অপূৰ্ব বৰুৱাই নিজৰ আপত্তি অব্যাহত ৰাখিব খুজিলে Habiti debi tat badha diar kunu ain gota, odhikar nai. Mr. Chaudhary, apuna e dorkastakon na grahan korbo noaru.
1: Sir.
0: Ei case soli thakibo.

0: মিস্টার দত্ত
1: স্যার,
0: আপনি আপনার সাক্ষী আনিব পারে।
1: মিসেস বৰুৱা, আপনি শপথ লোক।
2: আপনি কোক, মই যি কম সচা কম,
3: মই যি কম সচা কম,
2: সচার বাহিরে আন একো নকও,
3: সচার বাহিরে আন একো নকও।
1: আপনার নাম?
3: তৃপ্তি বৰুৱা।
1: আপনার স্বামীর নাম?
3: স্বর্গীয় প্রসাদ বৰুৱা।
1: আপনি বৰুৱাৰ মৃত্যুর পিছত তেখেতর উত্তরাধিকারী হিসাবে সাকসেশন সার্টিফিকেটর কারণে দরখাস্ত করেছে?
3: হয়।
1: বৰুৱাই এৰি থৈ যোৱা বেংকৰ টকা পয়সা সিকিউরিটি আদির তালিকা দরখাস্ত দিছে?
3: হয় দিছো।
1: আপনার কোনো লৰা ছোৱালী আছে?
3: মই বৰ দুৰ্ভগীয়া, মোৰ কোনো ক্ষতি সন্ততি নাই।
1: বৰুৱাৰ সম্পত্তিৰ আপুনি একমাত্ৰ উত্তৰাধিকাৰী?
3: হয়, মই একমাত্ৰ উত্তৰাধিকাৰী।
1: আপোনাৰ বাহিৰে সম্পত্তি দাবী কৰিব পৰা আন কোনোবা আছেনে?
3: নাই, আন কোনো নাই, কোনো থাকিব নোৱাৰে। বাটৰ ঘাটৰ কোনোবা তিৰোতে?
1: মিছেছ বৰুৱা, মই যি প্ৰশ্ন সুধিছোঁ তাৰ উত্তৰ দিয়ক, অবান্তৰ কথা কোৱাৰ প্ৰয়োজন নাই।
3: ক্ষমা কৰিব ছাৰ,
1: আপুনি জানেনে অপূৰ্ব বৰুৱা বুলি এজনে আপোনাৰ স্বামীৰ সন্তান বুলি দাবী কৰি আপোনাৰ দৰখাস্তত আপত্তি দিছে আৰু নিজেহে সাকসেশ্যন চাৰ্টিফিকেট পাব লাগে বুলি দৰখাস্ত দিছে?
3: সেই কথা মই গম পাইছোঁ ছাৰ, সেই পিতৃ পৰিচয়হীনটোৱে কেনেকৈ এই দাবী কৰিব পাৰে?
4: কেনেকৈ কৰিব পাৰে সেইটো আদালতেহে বিচাৰ কৰিব মিছেছ বৰুৱা।
1: মই সাক্ষী লৈ থাকোঁতে কোনো ইণ্টাৰফেৰেঞ্চ সহ্য কৰিব নোৱাৰোঁ।
4: কোনো সাক্ষী আদালতৰ দায়িত্ব মূৰত পাতি লৈ নিজে মতামত দিয়াটো মই সহ্য কৰিব নোৱাৰোঁ।
0: আহা, আপোনালোকে দুয়োজনে নিজৰ ভিতৰত এনেকৈ লাগি থাকিলে কোৰ্টৰ কাম কেনেকৈ চলিব? প্ৰচিড।
1: আপুনি সাবিত্ৰী দেৱীক চিনি পায়?
3: সেই পতিতাজনীক কোনে নাজানে?
4: মোৰ মক্কেলৰ মাতৃ সম্পৰ্কে কৰা এনে হীন মন্তব্যৰ মই তীব্ৰ প্ৰতিবাদ কৰোঁ। এনে মন্তব্য ৰেকৰ্ডত থাকিব নোৱাৰে ইয়ৰ অনাৰ।
1: এই মোকৰ্দমাত সাবিত্ৰী দেৱীৰ চৰিত্ৰ এটা বিচাৰ্য বিষয়, সেইকাৰণে মোৰ সাক্ষীৰে মন্তব্য কৰাৰ অধিকাৰ আছে।
0: আপত্তি নামঞ্জুৰ কৰা হ'ল। আগবাঢ়ক মিষ্টাৰ দত্ত।
1: সাবিত্ৰী দেৱীৰ লগত আপোনাৰ স্বামীৰ কিবা সম্পৰ্ক আছিল নেকি?
3: সম্পৰ্ক আৰু কি, টকাৰ লোভত সেইজনীয়ে মোৰ স্বামীৰ ওচৰত নিজকে বিক্ৰী কৰিছিল।
1: অপূৰ্ব মিষ্টাৰ বৰুৱাৰ সন্তান বুলি নিজকে দাবী কৰে, এই দাবী সঁচানে?
3: মইতো আগেয়ে কৈছোঁ, সাবিত্ৰীয়ে টকাৰ কাৰণে নিজকে বিক্ৰী কৰিছিল। কাৰোবাৰ সন্তান অপূৰ্ব, কোনে জানে?
1: আপোনাৰ বাহিৰে আন কাৰোবাৰ লগত আপোনাৰ স্বামীৰ বিয়া হৈছিল নেকি?
3: নাই ছাৰ, মোৰ বিয়াৰ সময়ত মোৰ পৰলোকগত স্বামীয়ে আগেয়ে কেতিয়াও কাৰো লগত বিয়া হোৱা নাছিল বুলি লিখি দি গৈছিল ছাৰ।
1: এইখনে আপোনাৰ বিয়াৰ সময়ত আপোনাৰ স্বামীয়ে দিয়া দৰখাস্ত নহয় জানো? আৰু এয়া এয়া আপোনাৰ স্বামীৰ চহী?
3: হয় ছাৰ।
1: এই দৰখাস্তখন আৰু চহীটো এক্সিবিট কৰিব লাগে ছাৰ, ডেট ইজ অল ইয়ৰ অনাৰ।
0: মিছেছ বৰুৱা, আপুনি নাযাব, অপূৰ্ব বৰুৱাৰ এডভকেটে আপোনাক এতিয়া জেৰা কৰিব।
4: মিছেছ বৰুৱা, আপোনাৰ সাক্ষ্যত আপুনি বাৰে বাৰে এই কথা কৈছে যে সাবিত্ৰী দেৱীয়ে বৰুৱাৰ টকাৰ লোভত নিজকে বিক্ৰী কৰিছে, ইয়াৰ কিবা প্ৰমাণ আছে আপোনাৰ ওচৰত?
3: এইবোৰ কথা প্ৰমাণ থাকে নেকি?
4: প্ৰমাণ থাকে নে নাথাকে সেইটো আদালতে বিচাৰ কৰিব। আপুনি মাথো কওক, আপোনাৰ হাতত কিবা প্ৰমাণ আছে নেকি? মই যি সুধিছোঁ তাৰ উত্তৰ দিয়ক।
3: নাই, মোৰ হাতত কোনো প্ৰমাণ নাই।
4: বাৰু, আপুনি জানেনে আপোনাৰ পৰলোকগত স্বামীয়ে সাবিত্ৰী দেৱীক প্ৰথমে কেতিয়া লগ পায়?
3: মই জনাত মোৰ স্বামীৰ লগত সেইজনীৰ পৰিচয় হয় মোৰ স্বামী আণ্ডাৰগ্ৰাউণ্ড হৈ থকা সময়ত।
0: মিছেছ বৰুৱা, আপুনি এতিয়া আদালতত সাক্ষ্য দি আছে, সাবিত্ৰী দেৱী সম্বন্ধে সেইজনী শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰাটো মই পচন্দ নকৰোঁ। অনুগ্ৰহ কৰি অসন্মানজনক কোনো শব্দ ব্যৱহাৰ নকৰিব।
3: মোক ক্ষমা কৰিব ছাৰ, আৰু নকৰোঁ।
4: ধন্যবাদ ছাৰ। বাৰু মিছেছ বৰুৱা, আপুনি যে কৈছে আপোনাৰ স্বামী আণ্ডাৰগ্ৰাউণ্ড হৈ আছিল, তেখেত নিশ্চয় স্বাধীনতা আন্দোলনৰ সময়তে আণ্ডাৰগ্ৰাউণ্ড হৈ আছিল, নহয় জানো? বাৰু, কি অপৰাধত তেখেত আণ্ডাৰগ্ৰাউণ্ড হৈ থাকিবলগীয়া হৈছিল?
3: আপুনি নাজানে নেকি, স্বাধীনতা আন্দোলনৰ সময়ত কুৰুৱাবাহী দলংখন উৰুৱাই দিয়া অপৰাধত তেখেতৰ ওপৰত গোচৰ কৰা হৈছিল আৰু তেখেতে পলাই ফুৰিবলগীয়া হৈছিল।
1: এইটো আৰু অপৰাধ হ'লনে? স্বাধীনতা আন্দোলনৰ সময়ত এয়া বৰুৱাৰ দেশৰ কাৰণে মহৎ অৱদান।
4: ইনফৰ্মেশ্যনটোৰ কাৰণে মোৰ জ্ঞানী বন্ধুলৈ মোৰ ধন্যবাদ। মিছেছ বৰুৱা, আপুনি নিশ্চয় এইটোও জানে যে আপোনাৰ স্বামী পলাতক অৱস্থাত থকা সময়ত তেখেতৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল?
3: হয়, মোৰ স্বামীয়ে দেশৰ কাৰণে সকলো ত্যাগ কৰিছিল, তেখেতৰ সকলো সা সম্পত্তি বাজেয়াপ্ত হৈছিল, তেখেত কপটশূন্য অৱস্থাত পুলিচৰ হাত সাৰি পলাই ফুৰিছিল।
4: ধন্যবাদ মিছেছ বৰুৱা। আপুনি তেনেহ'লে এইটো স্বীকাৰ কৰে যে সাবিত্ৰী দেৱীয়ে যেতিয়া আপোনাৰ স্বামীক প্ৰথম লগ পায় সেইদিনা টকাৰ লোভ দেখুৱাব পৰা অৱস্থা আপোনাৰ স্বামীৰ একেবাৰে নাছিল, বৰঞ্চ কপটদক্ষিণ্য আপোনাৰ স্বামীৰহে আৰ্থিক প্ৰয়োজন আছিল, হয় নে নহয়? উত্তৰ দিয়ক মিছেছ বৰুৱা। নিমাত কিয়, উত্তৰ দিয়ক মিছেছ বৰুৱা।
3: মই ক'ব নোৱাৰোঁ ছাৰ, মই ক'ব নোৱাৰোঁ।
4: ক'ব নোৱাৰা কথাত ভৱিষ্যতে আন কাৰো ওপৰত অপবাদ জাপি নিদিব মিছেছ বৰুৱা।

0: বাৰু, দেশ স্বাধীন হোৱাৰ পিছত চৰকাৰে বৰুৱাৰ ওপৰত থকা সকলো কেইচ উঠাই লয় আৰু সকলো সম্পত্তি ফিৰাই দিয়ে, নহয় জানো?
1: হয় ছাৰ।
0: আপুনি বাৰু বৰুৱাক কেতিয়া লগ পায়, দেশ স্বাধীন হোৱাৰ আগে নে পিছত?
1: বহু পিছত ছাৰ, তেখেত মোৰ দেউতাৰ ওচৰত ব্যৱসায় সংক্ৰান্তত কিবা কামত আহিছিল, তেতিয়াই লগ পাওঁ।
0: অ, মই নাজানিছিলোৱেই বৰুৱাই ব্যৱসায়ো কৰিছিল নেকি। বৰুৱাৰ দৰে মানুহে আৰু কি ব্যৱসায় কৰিব, নিশ্চয় ব্যৱসায়ত লোকচান ভৰি।
1: নহয় ছাৰ, তেখেতৰ খুব ব্যৱসায় বুদ্ধি আছিল, আপুনি নাজানে? আচৰিত, তেখেত ব্যৱসায়ত অসমৰ ভিতৰত সফল লোক বুলি নাম কৰিছিল।
0: অ, হয় নেকি, মোৰ বিশ্বাসেই নহয়। ব্যৱসায়ত সফলতা আপোনাক লগ পোৱাৰ পিছৰ পৰা নিশ্চয়?
1: নহয়, মোক লগ পোৱাৰ বহু আগৰে পৰা বৰুৱাই ব্যৱসায়ত নাম কৰিছে।
0: বাৰু, আপোনাৰ সাক্ষ্য মতে মিছেছ বৰুৱা, তেতিয়াহ'লে সাবিত্ৰী দেৱীয়ে যিদিনা বৰুৱাক লগ পাইছিল সেইদিনা বৰুৱাৰ দিব পৰা সামৰ্থ্য একেবাৰে নাছিল, আৰু আপুনি যিদিনা লগ পাইছিল সেইদিনা বৰুৱাই টকাৰ লোভ দেখুৱাব পৰা সচ্ছল অৱস্থাত আছিল। নিমাত কিয় মিছেছ বৰুৱা, টকাৰ লোভত বৰুৱাৰ ওচৰত নিজকে বিক্ৰী কৰিছে কোনে, সাবিত্ৰী দেৱীয়ে নে আপুনি?
2: ছাৰ, মোৰ মক্কেল সম্পৰ্কে এনেকুৱা মন্তব্যৰ মই তীব্ৰ প্ৰতিবাদ কৰোঁ।
0: মোৰ জ্ঞানী বন্ধুৱে বোধ কৰোঁ পাহৰি গ'ল যে সাবিত্ৰী দেৱী সম্পৰ্কে মিছেছ বৰুৱাই মন্তব্য কৰোঁতে মই আপত্তি কৰাত তেখেতে কৈছিল যে সাবিত্ৰী দেৱীৰ চৰিত্ৰ কেইচৰ বিশেষ বিচাৰ্য বিষয়, সাবিত্ৰী দেৱীৰ বিশ্লেষণ কৰিবলৈ হ'লে আপোনাৰ সাক্ষীৰো চৰিত্ৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন হৈছে মিষ্টাৰ দত্ত।
3: হয় মিষ্টাৰ দত্ত, আপুনি এক্সামিনেশ্যন চিফত এইবোৰ প্ৰশ্ন টানি আনিছে, ক্ৰছ এক্সামিনেশ্যনৰ সময়ত এতিয়া আপত্তি কৰিলে কি হ'ব?
0: থেংক ইউ ইয়াৰ অনাৰ। মিছেছ বৰুৱা, আপোনাৰ স্বামীয়ে এখন ইঞ্চুৰেঞ্চৰ পলিচিত সাবিত্ৰী দেৱীক নিজৰ পত্নী হিচাপে নমিনি কৰি কৈছে। এইখন সেই ইঞ্চুৰেঞ্চ পলিচি, এই সম্পৰ্কে আপুনি কিবা জানে?
1: মই একো নাজানো।
0: একো নাজানে, বাৰু আপুনি যাব পাৰে।
3: মিছেছ বৰুৱা, আপুনি সাক্ষ্য পঢ়ি চহী কৰি যাব।
0: মিছেছ বৰুৱা, আৰু এটিমাত্ৰ প্ৰশ্ন, আপুনি নিশ্চয় জানে যে আপোনাৰ লগত বিয়া হোৱাৰ আগে আপোনাৰ স্বামীয়ে সাবিত্ৰী দেৱীলৈ বিবাহ বিচ্ছেদত আপত্তি নকৰিবলৈ অনুৰোধ কৰি এখন চিঠি দি গৈছিল?
1: হয়, দিছিল।
4: ছাৰ, এই অবজেক্ট, সাক্ষীক যাৱতীয় প্ৰশ্ন সোধোঁ বুলি অসতৰ্ক মুহূৰ্তত এনে এটা প্ৰশ্ন সোধা ঠিক হোৱা নাই।
0: অ, আপোনাৰ সাক্ষীয়ে কেৱল সতৰ্ক হৈ থকা অৱস্থাতহে সঁচা কথা ক'ম বুলি শপত খাইছিল নেকি? মোৰ কিন্তু মনত নাই, মোৰ আৰু একো সুধিবলগীয়া নাই, আপুনি যাব পাৰে মিছেছ বৰুৱা।
4: ছাৰ, সাক্ষীৰ শেষ বক্তব্যখিনি ৰেকৰ্ডত থকাত মোৰ আপত্তি আছে, এই কেছত সাবিত্ৰী দেৱীলৈ লিখা চিঠিখন প্ৰমাণ হোৱা নাই, গতিকে সেই চিঠিখন সম্পৰ্কে কোনো প্ৰশ্ন ৰেকৰ্ডত আহিব নোৱাৰে।
3: মিষ্টাৰ ফুকন, আপুনি এই চিঠিখন প্ৰমাণ নকৰিব নেকি? চিঠিখন প্ৰমাণ নকৰিলে কিন্তু বৰুৱাই যে সাবিত্ৰী দেৱীৰ লগত বিবাহ বিচ্ছেদৰ কথা লিখিছিল সেই সম্পৰ্কে মই কোনো গুৰুত্ব দিব নোৱাৰিম।
0: মই চিঠিখন প্ৰমাণ কৰিম ছাৰ, নিশ্চয় প্ৰমাণ কৰিম।
3: দত্ত
5: ছাৰ,
3: আপোনাৰ আৰু সাক্ষী আছেনে?
5: আমাৰ তৰফৰ পৰা আৰু কোনো সাক্ষী নাই ছাৰ।
3: ফুকন
5: ছাৰ,
3: আপোনাৰ তৰফৰ পৰা কেইজন সাক্ষী দিব?
0: অপূৰ্ব বৰুৱাই সাক্ষী দিব, প্ৰয়োজন হ'লে আৰু সাক্ষী দিম।
3: প্ৰয়োজন হ'লে মানে কেছ আপুনি কেনেকৈ চলায় সেইটো আপোনাৰ কথা, কিন্তু সাবিত্ৰী দেৱীয়ে সাক্ষী নিদিলে এই গুৰুত্বপূৰ্ণ চিঠিখন আপুনি কেনেকৈ প্ৰমাণ কৰিব?
0: সেইটো মই জানো ছাৰ, সেইটো মই জানো।
3: কেছটো তেনেহ'লে অহা সোমবাৰলৈ এডজৰ্ণ কৰা হ'ল।

0: তোর কাৰণে ৰৈ আছো। জয়ন্ত, ইউ আৰ ব্ৰিলিয়েণ্ট টুডে। তোৰ ভাল উকিল বুলি নামহে শুনি আছিলো, আজি নিজে দেখিলো।
1: তোৰ প্ৰশংসা বাণীবোৰ এতিয়া থ, কেইছত জিকিলে দেখা যাব।
2: তুমি আমাক ক'বই নোৱাৰো। বাৰু তোমালোকে অলপ কথা পাতা।
1: ৰ'বচোন ৰ'ব মাহীদেউ, অলপ বহক। মিছাতে আপুনি আমাৰ ওপৰত ইমান খং কৰি আছে, ইমান খং অভিমান কৰিব পাই জানো মাহীদেউ?
2: তুমি কি কৈছা জয়ন্ত? কাৰো ওপৰত খং অভিমান কৰাৰ জীৱনত সুযোগ নাপালো। আজি বুঢ়া কালত ল'ৰাও পৰ হ'ল, কাৰ ওপৰত খং অভিমান কৰিম?
1: আপোনালোক তিৰোতা মানুহবোৰ বৰ কোমল মনৰ মাহীদেউ। আপোনালোকৰ সংগ্ৰাম কৰাৰ কোনো দৃঢ়তা নাই। আপোনালোকে কাৰো অন্তৰতে আঘাত দিব নোৱাৰে, বৰ দুৰ্বল আপোনালোক। সেইকাৰণে আপুনি ইমান আপত্তি কৰি আহিছে।
2: ভুল জয়ন্ত, তুমি ভুল কৰিছা। তুমি আমাৰ কৰুণাময় ৰূপটোহে দেখিছা, কিন্তু আমাৰ ৰূপ বহুতো। আমি মাতৃ হিচাপে বৰ কোমল, কিন্তু সেই একেগৰাকী মাতৃয়ে নিজৰ শিশুৰ কল্যাণৰ কাৰণে, স্বামীৰ সুখৰ কাৰণে বাঘিনীৰ ৰূপ ল'ব পাৰে। জয়ন্ত,
0: এই কেছটো কৰাত তুমি ইমান কিয় খং কৰিছা মই অকণো বুজিব পৰা নাই মা। দেউতাৰ সম্পত্তিত মোৰ যদি ন্যায্য দাবী আছে, তাক মই এৰিম বা কিয়? গোটেই জীৱনটো জাৰজ হিচাপে পোৱা অপমানৰ মই প্ৰতিশোধ নল'মই বা কিয়?
2: মই কিয় আপত্তি কৰিছো তই নুবুজিবি, তই নুবুজিবি, তোক মই বুজাবও নোৱাৰিম। তই মান অপমানৰ কথা কৈছ, মান অপমান তই বা বুজই কি? দেউতাৰ লগত মোৰ সম্পৰ্ক কথাই বা জান কিমান? তোক মই এতিয়াও কৈছো, দৰখাস্তখন উঠাই ল।
0: তুমি কথাটো বুজা নাই মা, তোমাক মই বুজাব নোৱাৰিম। তুমি তোমাৰ সিদ্ধান্তত থাকা, মই মোৰ সিদ্ধান্তত লৰচৰ নকৰো।
2: জয়ন্ত, আকৌ এবাৰ তোমাক মই অনুৰোধ কৰিছো, মোৰ কথা ৰাখা। তোমালোকৰ আপত্তি উঠাই লোৱা। জীৱনত মই বহুত দুখ বেদনা পাইছো, কেৱল অপূৰ্বৰ মুখলৈ চাই সকলো সহ্য কৰি আছো। অপূৰ্বক মই হেৰুৱাব নোৱাৰো জয়ন্ত। তোমাক মই আকৌ কৈছো, শিশুৰ কল্যাণৰ কাৰণে মাতৃ বাঘিনী মূৰ্তি তুমি দেখা নাই, মোক সেই ৰূপৰ প্ৰকাশ কৰিবলৈ বাধ্য নকৰিবা। তোমালোকে আপত্তি উঠাই লোৱা জয়ন্ত, আপত্তি উঠাই লোৱা।
1: আমাৰ আপত্তিৰ কাৰণে আপুনি অপূৰ্বক হেৰুৱাব কিয় মাহীদেউ? বৰঞ্চ আমি কেছত জিকিলে আপোনাৰ স্বমৰ্যাদা প্ৰতিষ্ঠিত হ'ব। আমি এই কেছ চলাই যাবই লাগিব মাহীদেউ।
2: ঠিক আছে, তোমালোকে যি ভাল দেখা তাকেই কৰা। তোমালোক বহা, মোৰ অলপ ভিতৰত কাম আছে।
0: মাক বুজাব নোৱাৰিবি জয়ন্ত, মা এবাৰ কিবা এটা ধৰিলে তাক নেৰে, যি ভাৱে সেই শুদ্ধ। মোৰো যে কিবা অনুভূতি থাকিব পাৰে তাক ভাবিবই নোৱাৰে।
1: মাহীদেউক লৈ অলপ চিন্তাত পৰিছো অপূৰ্ব।
0: কিয় জয়ন্ত, মাৰ কথা বাদ দে, তই কেছটোৰ কথা ভাব।
1: কেছৰ কথা ভাবিয়েইতো চিন্তাত পৰিছো। এই কেছত আমাৰ ভাল হ'ব লাগিলে মাহীদেৱে সাক্ষী দিবই লাগিব। দেউতাৰ চিঠিখন মাহীদেউৰ দ্বাৰা প্ৰমাণ কৰিবই লাগিব। আৰু আজিতো কলিতা জাজেও তেনে এটা ইংগিতেই দিলে।
0: কিন্তু মাক সাক্ষী দিবলৈ ৰাজি কেনেকৈ কৰাবি, সেইটো ভাবি লাভ নাই। মাক বুজোৱাটো অসম্ভৱ।
1: নাই অপূৰ্ব, কোৰ্টৰ পৰা ৱাৰেণ্ট লৈ হ'লেও মাহীদেউক আদালতত হাজিৰ কৰাবই লাগিব। তাৰ বাহিৰে আৰু কোনো উপায় নাই।
0: মাৰ ইচ্ছাৰ বিৰুদ্ধে কোৰ্টৰ পৰা ৱাৰেণ্ট লৈ মাক আদালতত হাজিৰ কৰাবি, সেইটো জানো ভাল হ'ব। মা যি জেদি মানুহ আৰু তাতে আমাৰ ওপৰত খং অভিমান কৰি আছে।
1: নাই অপূৰ্ব, মাহীদেউক সাক্ষী হিচাপে থিয় কৰাবই লাগিব। খং অভিমান এইবোৰ বাদ দে, এবাৰ কোৰ্টৰ ৰায় আমাৰ সপক্ষে হ'লে সকলো ঠিক হৈ যাব।
0: তই আকৌ এবাৰ ভাবিছা জয়ন্ত, সেইটো জানো ভাল হ'ব।
1: ভাল বেয়া উচিত অনুচিত মই নুবুজো, মই মাথো জানো কেইছত আমি জিকিব লাগিব। আই হেট টু লুজ এ কেইছ অপূৰ্ব, আই হেট টু লুজ।
3: আবিত্য দেৱী, মই আপোনাক ৱাৰেণ্ট দি এই কেছত সাক্ষী দিবলৈ মাতি অনাৰ কাৰণে দুঃখিত, কিন্তু আপুনি জানে বিচাৰপতি হিচাপে মোৰ ক্ষমতা বৰ সীমাবদ্ধ, আইনৰ গণ্ডীৰ বাহিৰলৈ মই যাব নোৱাৰোঁ।
2: মই আপোনাক কাকুতি কৰিছোঁ ছাৰ, এই কেছত সাক্ষী দিয়াৰ পৰা মোক ৰেহাই দিয়ক। মইতো লিখিয়ে দিছোঁ তৃপ্তি বৰুৱাৰ সম্পত্তিৰ ওপৰত মোৰ কোনো দাবী নাই।
3: আপুনি লিখি দিছে সঁচা, কিন্তু আপোনাৰ ল'ৰাই আপত্তি উঠাই ল'বলৈ মান্তি হোৱা নাই, গতিকে মিষ্টাৰ ফুকনে আপোনাক পৰীক্ষা নকৰোঁ বুলি নক'লে মোৰ উপায় নাই।
2: জয়ন্ত বোপা, তুমি মোৰ ল'ৰা সমান, তোমাকো অনুৰোধ কৰিছোঁ মোক ৰেহাই দিয়া।
1: মোৰ উপায় নাই, মই মাথো মোৰ কৰ্তব্য কৰিছোঁ। আপুনি সাক্ষী দিবলৈ কিয় ইমান আপত্তি কৰি আছে মই বুজা নাই।
3: আচ্ছা মিষ্টাৰ দত্ত
1: ছাৰ,
3: মিষ্টাৰ ফুকন
1: ছাৰ,
3: আপোনালোকে যদি আপত্তি নকৰে মই ইনফৰ্মেলি সাবিত্ৰী দেৱীক দুৱা সমান কথা সুধিব খোজোঁ। সাক্ষী দিবলৈ তেখেতেনো কিয় ইমান আপত্তি কৰিছে সেই বিষয়ে আপোনালোকৰ যদি আপত্তি নাই মিষ্টাৰ ফুকন।
1: মোৰ মোৰ মানে তেনে কোনো আপত্তি নাই, মাত্ৰ আপুনি ইনফৰ্মেলি সোধা কথাখিনি কেছৰ ৰেকৰ্ডলৈ আহিব নোৱাৰে।
3: গুড, মিষ্টাৰ দত্ত
4: আপুনি যদি সুধিব খোজে তেন্তে।
3: বেছ, সাবিত্ৰী দেৱী, সাক্ষী হিচাপে শপত লৈ আপুনি প্ৰশ্নৰ উত্তৰ দিয়াৰ আগেয়ে মই দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। অৱশ্যে যদিহে এনেকৈ প্ৰশ্ন সোধাটোত আপোনাৰ কোনো আপত্তি নাথাকে তেতিয়াহ'লে
2: আপুনি সুধিব পাৰে, কিন্তু মই এতিয়া যি উত্তৰ দিম সেই উত্তৰ কেছত ব্যৱহাৰ নকৰেতো ছাৰ?
3: নাই নাই, আপুনি শপত লৈ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগেয়ে যি কথা ক'ব সেইখিনি ৰেকৰ্ডলৈ নাহে। মই মাত্ৰ নিজৰ সন্দেহ আঁতৰাবৰ কাৰণে দুটামান কথা আপোনাক সুধিব খুজিছোঁ।
2: আপুনি বা কি সুধিব বিচাৰিছে?
3: বাৰু, আপুনি সাক্ষী দিবলৈ ইমান আপত্তি কৰিছে কিয়? আপুনি বুজা উচিত যে এই কেছৰ বিচাৰ ঠিকমতে কৰিবলৈ হ'লে আপুনি সাক্ষী দিয়াৰ বিশেষ প্ৰয়োজন, এইটো আপোনাৰ কৰ্তব্য।
2: ছাৰ, আপুনি কৰ্তব্য পালন কৰাৰ কথা কৈছে, জয়ন্ত বোপায়ো তাকেই কৈছে, কিন্তু মোৰ কি ভাৱ হৈছে জানে? মানুহ এজন মৰাৰ পিছত

জাৰজ নকৰিব, মই আপোনালোকৰ আগত শপত লৈ কৈছো, অপূৰ্ব প্ৰসাদ বৰুৱাৰ সন্তান নহয়, অপূৰ্ব অৰিন্দ্ৰৰ সন্তান, অপূৰ্ব অৰিন্দ্ৰৰ।

0: কংগ্ৰেচুলেশ্যন ছাৰ,
1: শেষত কেছটোত আমি জিকিলোঁ।
2: ক'ব নোৱাৰোঁ নৃপেন, মোৰ কি ভাৱ হৈছে জানা?
0: কি ছাৰ?
2: আদালতৰ ৰায় আমাৰ সপক্ষে হ'ল সঁচা, কিন্তু মই যেন হাৰি গ'লোঁ। মিছেছ বৰুৱা হাৰিল, জয়ন্ত হাৰিল, অপূৰ্ব হাৰিল, সকলো হাৰিলোঁ। একমাত্ৰ সাবিত্ৰী দেৱীয়ে জিকিল। সাবিত্ৰী দেৱীয়ে নিজৰ নামটো সাৰ্থক কৰিলে নৃপেন।

0: নেনেশচন্দ্ৰ গোস্বামীৰ ৰচিত নাটক বাঘিনী শুনিলে। বিভিন্ন চৰিত্ৰত আছিল বিচাৰক কলিতা, সত্যপ্ৰসাদ বৰুৱা, দত্ত উকিল প্ৰসন্ন বৰা, জয়ন্ত ফুকন দেবেন দত্ত, অপূৰ্ব অৱনী বৰা, নৃপেন চৌধুৰী বসন্ত শৰ্মা, চৌধুৰী উকিল নীলু চক্ৰৱৰ্তী, জান্তিৰ ল'ৰা বাবুল ৰূপম বৰুৱা, মহৰী দুৰ্গেশ্বৰ বৰঠাকুৰ, মিছেছ তৃপ্তি বৰুৱা মনোৰমা বৰঠাকুৰ আৰু সাবিত্ৰী দেৱীৰ ভূমিকাত জ্ঞানদা কাকতি। নাটকৰ প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, সহযোগী নীলু চক্ৰৱৰ্তী, বাণীবন্ধন বীণা দাস মান্নাৰ।
1: বাঘিনী নাটখনি শুনিলে এফএমএনৰ 102.7 মেগাহাৰ্টজত, এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত। হীৰেণ ভট্টাচাৰ্যৰ গীতৰ কথাৰে অনুষ্ঠানৰ আৰম্ভণিতে শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতকেইটি শুনিলে গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। এইখিনিতে শ্ৰোতাসকলক জনাই যাওঁ, ফোনযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব কালিলৈ বিয়লি 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। গতিকে শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ আমালৈ ফোন কৰিব পাৰে। ফোন নম্বৰটি কৈছোঁ 9435053214। এয়া আকাশবাণী নগাঁও। কণ্টেক্ট পিছতেই 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি পুনৰ 5 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্ট্ৰেক আদালতত সাক্ষ্য দিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে সাক্ষ্য প্ৰদানৰ বাবে আজি দিন ধাৰ্য কৰা হৈছে। ফাষ্ট্ৰেক আদালতে কালি 2গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছিল। আদালতে 5গৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে দিন নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। উল্লেখযোগ্য যে সোমবাৰৰ ফাষ্ট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা 2% অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। ৰাজ্য চৰকাৰে অতিৰিক্ত 2% মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি পাব। উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ শেহতীয়া বৈঠকত ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলাত কালি এই উপলক্ষে 166টা স্বাস্থ্যকেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকৰ সন্তান সম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। তদুপৰি প্ৰসূতিসকলক পুষ্টিকৰ খাদ্য যোগানৰো ব্যৱস্থা কৰা হয়। জিলাখনত 3,596গৰাকী প্ৰসূতিৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ওদালগুৰি জিলাতো কালি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ওদালগুৰি অসামৰিক চিকিৎসালয়, ৰৌতা, মহলীয়াপাৰা, ভেৰগাঁও, ডিমাকুচি, হৰিহিঙা আদৰ্শ চিকিৎসালয়, ওৰাং, টংলা, খৈৰাবাৰী আৰু ওদালগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহতো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাখনত কমেও 2,293গৰাকী সন্তান সম্ভৱা মহিলাক কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বজালী জিলাতো কালি মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ

সপ্তম বৰ্ষপূৰ্তি পালন কৰা হয়। এই উপলক্ষে জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত বিশেষ কাৰ্যসূচী লোৱা হয়। ইয়াৰ অংশ হিচাপে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত এই কাৰ্যসূচীৰ অংশ হিচাপে সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱ পূৰ্ব যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। গোলাঘাট জিলাতো এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। শ্ৰীভূমি জিলাতো এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন NDA ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক আজাৰা উন্নয়ন মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 61 বছৰ। সৰবৰাহী ব্যক্তি মহন্তৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

कुछ संडे के दिन।

0: नमस्कार, आकाशवाणी समाचार के साथ मैं लवलीन निगम। प्रधानमंत्री नरेंद्र मोदी आज भारत के सबसे लंबे समय तक सेवा करने वाले निर्वाचित प्रधानमंत्री बन गए हैं। श्री मोदी ने 26 मई 2014 को प्रधानमंत्री पद की शपथ ली थी। प्रधानमंत्री मोदी का निरंतर कार्यकाल अब 4,399 दिन का हो गया है। एक रिपोर्ट।
1: प्रधानमंत्री नरेंद्र मोदी की यह उपलब्धि विशेष रूप से उल्लेखनीय है क्योंकि भारत जैसे 140 करोड़ से अधिक आबादी वाले देश का शासन प्रशासन अत्यंत व्यापक और जटिल है। भाषाई, सांस्कृतिक, धार्मिक तथा भौगोलिक विविधताओं से युक्त इस राष्ट्र का सफल नेतृत्व और संचालन अपने आप में एक बड़ी जिम्मेदारी और चुनौती है। यह विश्व के सबसे बड़े लोकतंत्र में लगातार 3 बार राष्ट्रीय जनादेशों द्वारा जनता का निरंतर भरोसा दर्शाता है। साथ ही उन्हें अब तक 30 से अधिक देशों द्वारा सर्वोच्च नागरिक सम्मानों से भी सम्मानित किया गया है। प्रधानमंत्री नरेंद्र मोदी के कार्यकाल के दौरान लगभग 25 करोड़ भारतीय बहुआयामी गरीबी से बाहर निकले हैं तथा व्यापक सामाजिक आर्थिक प्रगति हुई है। अनुपम मिश्र, आकाशवाणी समाचार, दिल्ली।
0: उपराष्ट्रपति सीपी राधाकृष्णन ने सोशल मीडिया पोस्ट में कहा कि प्रधानमंत्री के दूरदर्शी नेतृत्व में भारत ने आर्थिक विकास, अवसंरचना विस्तार, सामाजिक सशक्तिकरण, तकनीकी उन्नति और वैश्विक स्तर पर भारत के प्रतिष्ठा में वृद्धि जैसे क्षेत्रों में उल्लेखनीय प्रगति देखी है। सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने पत्रकारों से बातचीत में कहा कि प्रधानमंत्री मोदी ने कुशलता, धैर्यता और दृढ़ संकल्प के साथ देश का मार्गदर्शन किया है। गृहमंत्री अमित शाह, विदेश मंत्री डॉ सुब्रमण्यम जयशंकर, वाणिज्य और उद्योग मंत्री पीयूष गोयल, वित्त मंत्री निर्मला सीतारामन और कृषि और किसान कल्याण मंत्री शिवराज सिंह चौहान सहित अन्य केंद्रीय मंत्रियों ने श्री नरेंद्र मोदी को देश के सबसे लंबे समय तक लगातार निर्वाचित प्रधानमंत्री बने रहने पर बधाई दी है। विश्व नेताओं ने भी प्रधानमंत्री मोदी को भारत के सबसे लंबे समय तक निर्वाचित प्रधानमंत्री बने रहने पर बधाई दी है। प्रधानमंत्री नरेंद्र मोदी के गृहनगर गुजरात के वडनगर में आज उनके सफल शासन के 12 वर्षों के उपलक्ष्य में कार्यक्रमों की एक श्रृंखला आयोजित की जाएगी जिसमें विकसित भारत के दृष्टिकोण को साकार करने के लिए जन भागीदारी पर जोर दिया जाएगा। राष्ट्रीय जनतांत्रिक गठबंधन एनडीए की बैठक आज नई दिल्ली में होगी। इसमें सरकार के 12 वर्ष पूरे होने और प्रधानमंत्री नरेंद्र मोदी के भारत के सबसे लंबे समय तक लगातार निर्वाचित प्रधानमंत्री रहने का उत्सव मनाया जाएगा। बैठक में विभिन्न राष्ट्रीय विकास कार्यक्रमों, बुनियादी सुविधाओं से जुड़े कार्यक्रमों और सरकार के विकसित भारत 2047 के दृष्टिकोण पर चर्चा होगी। पेट्रोलियम और प्राकृतिक गैस मंत्री हरदीप सिंह पुरी ने आज कहा कि देश में सीएनजी की कोई कमी नहीं है। उन्होंने कहा कि सरकार घरों तक पाइप वाली प्राकृतिक गैस पीएनजी की आपूर्ति बढ़ा रही है। श्री पुरी ने कहा कि कुछ लोग गलत सूचना फैलाकर वैश्विक स्थिति का फायदा उठाने की कोशिश कर रहे हैं। श्री पुरी ने कहा कि सरकार ऐसी गतिविधियों के खिलाफ तत्काल और कड़ी कार्रवाई कर रही है। सरकार ने सोशल मीडिया पर चल रही उन झूठी खबरों का खंडन किया है जिनमें दावा किया गया था कि भारतीय रिजर्व बैंक आरबीआई इस महीने की 30 तारीख से कागजी नोट को बंद करके उनकी जगह प्लास्टिक नोट का प्रचलन शुरू कर देगा। पत्र सूचना कार्यालय की तथ्य जांच इकाई ने इस दावे को फर्जी बताया है। विदेश मंत्री डॉ एस जयशंकर आज से 2 दिन के आधिकारिक दौरे पर बुल्गारिया और फिनलैंड जा रहे हैं। विदेश मंत्रालय ने बताया कि बुल्गारिया यात्रा के दौरान डॉ जयशंकर बुल्गारिया के शीर्ष नेताओं और वहां के विदेश मंत्री के साथ मुलाकात तथा विचार विमर्श करेंगे। दूसरे चरण में डॉ जयशंकर फिनलैंड के विदेश मंत्री और अन्य नेताओं से मुलाकात करेंगे। विदेश मंत्रालय में पूर्वी देशों के मामलों के सचिव रुदेंद्र टंडन ने कल मनीला में आयोजित आसियान क्षेत्रीय मंच के वरिष्ठ अधिकारियों के साथ बैठक में भाग लिया। विदेश मंत्रालय ने सोशल मीडिया पोस्ट में बताया कि इस दौरान श्री टंडन ने समकालीन भू राजनीतिक चुनौतियों से निपटने में एआरएफ की महत्वपूर्ण भूमिका और संवाद तथा कूटनीति के प्रति समर्थन व्यक्त किया। इस दौरान क्षेत्रीय अंतर्राष्ट्रीय सुरक्षा सहित हिंद प्रशांत क्षेत्र में वैश्विक संसाधनों के लिए नियम आधारित व्यवस्था बनाए रखने पर विचार विमर्श हुआ। मौसम विभाग ने आज दिल्ली, हरियाणा, चंडीगढ़, पंजाब, हिमाचल प्रदेश, जम्मू और कश्मीर, लद्दाख, उत्तर प्रदेश तथा पश्चिमी राजस्थान में लू चलने का अनुमान लगाया है। कोंकण, गोवा और ओडिशा के कुछ हिस्सों में दिन में गर्म और उमस भरा मौसम रहने की संभावना है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ আশা প্ৰকাশ। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন আঁচনি মুকলি আৰু নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত কালি ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত ব্লু ভেলি ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
3: The last decades we have seen various kind of infrastructure development right from human capital to road, digital infrastructure, communication. Everywhere you have seen lot of support from government of India and you have seen the kind of transformation. Now yesterday only European Union delegation visited Tata Semiconductor facility. They have arrived Guwahati through the new airports. So these things give a strong signal that now Assam infrastructure is of a standard where anyone can come and do business in our state.
2: ইপিনে অহা 1 জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকায়েছি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলি ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিশ্বৰ ইতিবাচক পৰিৱৰ্তন সাধন হ'ব। শীঘ্ৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰা হ'ব বুলি তেওঁ কয়। অৱশ্যে সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি পোৱা বিষয়টোক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
4: অসমত স্বাস্থ্য বিভাগে কাম কৰি আগবাঢ়ি যাব। এক বজ্ৰ কঠোৰ সংকল্পৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ দিশে আমি কাম কৰিম। মানুহৰ জীৱন আৰোগ্যময় হওক, মানুহৰ জীৱন শান্তিময় হওক, মানুহৰ জীৱন সুখময় হওক, এই চিন্তাৰে অসমৰ 3.5 কোটি লোকৰ কল্যাণাৰ্থে অহা দিনবোৰত স্বাস্থ্য বিভাগে কাম কৰিব। মন্ত্ৰ থাকিব স্পীড, ডেলিভাৰী আৰু কোৱালিটি, ভাল চিকিৎসা, সময়মতে চিকিৎসা আৰু উন্নত মানদণ্ডৰ চিকিৎসা কেনেকৈ আমি দিব পাৰোঁ, এই চিন্তাৰে এই মন্ত্ৰৰে বিভাগে কাম কৰি যাব।
2: উল্লেখযোগ্য যে নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী তথা জিলাখনৰ 4গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰ খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য, কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগতে অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক তেওঁ নিৰ্দেশ দিয়ে। চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী শিশু তথা শিক্ষাৰ্থীৰ বিদ্যালয়ত উপস্থিতি নিৰাপদ আৰু নিয়মীয়া কৰাৰ উদ্দেশ্যে আজিৰে পৰা অহা বছৰৰ 31 মাৰ্চলৈ বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন আঁচনি মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই আঁচনিয়ে হাজাৰ হাজাৰ শিক্ষাৰ্থী বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত, সহজ আৰু সুলভ কৰি তুলিব। ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পৰা যাব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰতে দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবেদন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। ধুবুৰীৰ পক্সো আদালতে কালি নাবালিকা অপহৰণ আৰু যৌন নিৰ্যাতনৰ গোচৰত এজন অপৰাধীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। ধুবুৰীৰ অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ তথা বিশেষ পক্সো আদালতৰ ন্যায়াধীশ আলহাজ ছাবিনা মজুমদাৰে এই ৰায় দিয়ে। উল্লেখযোগ্য যে জিলাখনৰ আগমনী থানাৰ অন্তৰ্গত খেৰবাৰী গাঁৱৰ দয়ালশীল ওৰফে ৰাহুল নামৰ যুৱকজনে 2024 চনত এই কাৰ্য সংঘটিত কৰিছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি পুনৰ 5 জন লোকৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰিছে। সাক্ষীসকল ইতিমধ্যে আহি আদালত চৌহদত উপস্থিত হৈছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্ট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিয়ে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে আজি সাক্ষ্য দিব। ফাষ্ট্ৰেক আদালতে কালি 2গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5গৰাকী সাক্ষীৰ সাক্ষৰ নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। উল্লেখযোগ্য যে সোমবাৰৰ ফাষ্ট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হয়। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ টানচেন এলেকাত হোৱা ভূমিস্খলনৰ বাবে বৰাক উপত্যকা গুৱাহাটী সংযোগী পথেৰে যান বাহনৰ চলাচল ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত যাত্ৰীবাহী আৰু সামগ্ৰী পৰিবাহী বাহনৰ চলাচলো প্ৰভাৱিত হৈছে। কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু পথছোৱাৰে পৰিবহন সেৱা পুনৰ স্বাভাৱিক কৰি তোলাৰ বাবে পথৰ পৰা ধবংসস্তূপ আঁতৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নগাঁৱৰ নীলাক্ষী শইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেছাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নীলাক্ষীয়ে নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে। নগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত 16খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক, আজাৰা উন্নয়ন মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 61 বছৰ। সৰবৰাহী ব্যক্তি মহন্তৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ আশা প্ৰকাশ। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন আঁচনি মুকলি। আৰু নগাঁও জিলাৰ নুরুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

বাতৰি সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। আফগানিস্তানৰ পুনাৰ খোজ আৰু পাকিস্তান প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 লোকৰ মৃত্যু হৈছে। আৰু শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা 3খন দেশৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। অমিত শ্বাহ, ডঃ এছ জয়শংকৰ, পীয়ুষ গোৱেল, নিৰ্মলা সীতাৰমন আৰু শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সবাতোকৈ বেছি সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গৌৰৱ ঘূৰাই আনিছে, সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিছে আৰু দাসত্বৰ মানসিকতাৰ পৰা দেশক মুক্ত কৰিছে। তেওঁ কয় যে এই সময়ছোৱাত সংসদৰ নতুন ভৱন নিৰ্মাণ কৰা হৈছে, 3খন নতুন আইন ৰূপায়ণ কৰা হৈছে, নতুন শিক্ষানীতিয়ে মাতৃভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শাখাৰ শিক্ষাৰ পথ প্ৰশস্ত কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াটো প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্পত পৰিণত হৈছে। শ্ৰীশ্বাহে কয় যে মোদীৰ কাৰ্যকালত দেশৰ সীমান্তসমূহ সুৰক্ষিত হৈছে, কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে, ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, নক্সালবাদ উৎখাত কৰা হৈছে আৰু প্ৰতিটো সন্ত্ৰাসবাদৰ ঘটনাৰ সমীচীন প্ৰত্যুত্তৰ দিয়া হৈছে। ডঃ জয়শংকৰে কয় যে এই সাফল্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব, দৃষ্টিভংগী আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি জনসাধাৰণৰ অটুট বিশ্বাসক প্ৰতিফলিত কৰিছে। একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে যোৱা 12 বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা পৰিৱৰ্তনে দেশৰ বিকাশক নতুন গতি দিছে। তেওঁ কয় যে কৃষকৰ পৰা উদ্যমীলৈ, মহিলাৰ পৰা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ আৰু যুৱ প্ৰজন্মৰ পৰা মধ্যম শ্ৰেণীলৈ মোদী চৰকাৰৰ প্ৰতিটো বৃহৎ উদ্যমৰ সুফল তৃণমূল পৰ্যায়ৰ লোকেও লাভ কৰাত দেশৰ লাখ লাখ লোক সফল হৈ উঠিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাৰ্তাত কয় যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত NDA চৰকাৰে সাহসী সংস্কাৰ সাধন কৰিছে আৰু অভূতপূৰ্ব পৰিসৰত ভালেমান উদ্যম ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভালেমান প্ৰত্যাহ্বানপূৰ্ণ ক্ষণত দেশক

নিৰ্ণায়ক আৰু শক্তিশালী নেতৃত্ব দিছে বুলিও তেওঁ উল্লেখ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ 4,399 দিনৰ এই যাত্ৰা শক্তিশালী, সবল, সমৃদ্ধিশালী, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সোণালী অধ্যায়ৰূপে পৰিগণিত হৈছে। মোদীৰ যুগক উন্নয়ন আৰু ঐতিহ্যৰ সংগম বুলি তেওঁ অভিহিত কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, শক্তিমন্ত্ৰী মনোহৰ লাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো একেৰাহে সৰ্বাধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱা নৰেন্দ্ৰ মোদীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই গৌৰৱময় ক্ষণে শ্ৰীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসকে প্ৰতিপন্ন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সুপ্ৰশাসন, অৰ্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে চৰকাৰে গ্ৰহণ কৰা ব্যাপক কল্যাণকামী পদক্ষেপে সৰ্বাম্মক উন্নয়ন আৰু সমবিকাশ নিশ্চিত কৰাৰ লগতে তৃণমূল পৰ্যায়লৈ চৰকাৰী সা সুবিধাসমূহ লৈ যোৱাত সহায় কৰিছে। এই সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ জনমন আৰু ধৰতী আৱা জনজাতীয় গ্ৰামীণ উৎকৰ্ষ অভিযান তেওঁৰ দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ বুলি শ্ৰীমতী মুৰ্মুৱে কয়। শ্ৰীমোদীৰ এই অনুপ্ৰেৰণাদায়ক যাত্ৰাই ভাৰতৰ শক্তিশালী গণতান্ত্ৰিক পৰম্পৰাত নতুন আশা আৰু আস্থা প্ৰোথিত কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্ৰীমোদীক থিয় হৈ সম্ভাষণ জনায়। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল ছাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্ৰযোগে কৈছে যে এই মাইলৰ খুঁটি কেৱল শ্ৰীমোদীৰ কাৰ্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰো প্ৰমাণ। ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীমোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে। পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে এটা ব্যক্তিগত ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে 20 কোটিতকৈ অধিক লোকক সাম্প্ৰতিক সময়ত দাৰিদ্ৰ্যৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ এটা চকুত লগা কৃতিত্ব। ইপিনে ত্ৰিনিদাদ আৰু টবেগৰ প্ৰধানমন্ত্ৰী কমলা পাৰ্চাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীৰূপে 3টা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল। আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিকাংশ শিশু বুলি জানিব পৰা গৈছে। এটা বিবৃতিত তালিবানৰ মুখপাত্ৰ জাবিউল্লা মুজাহিদে এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ পাকিস্তানী সেনাই পুনৰ আফগানিস্তানৰ আকাশমাৰ্গত অবৈধভাৱে প্ৰৱেশ কৰি কৰা এই আক্ৰমণ অমানৱীয় আৰু অপৰাধী কাৰ্যকলাপ বুলিও মন্তব্য কৰে। বিগত কেইমাহমান ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত জনজীৱন বিপৰ্যস্ত হৈছে। দুয়োখন ৰাষ্ট্ৰই পৰস্পৰক এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি আহিছে। এনেধৰণৰ সংঘাত ৰোধ কৰিবলৈ ৰাষ্ট্ৰ দুখনৰ কূটনৈতিক আৰু চৰকাৰী মধ্যস্থতাই সফলতা লাভ কৰিব পৰা নাই। নতুন দিল্লীত কাইলৈ প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয়, প্ৰতিৰক্ষা খণ্ডত উৎকৰ্ষতাৰ বাবে উদ্ভাৱন, ষ্টাৰ্টআপ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ অৰ্থাৎ MSMEৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়া আদি বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা খণ্ডত ষ্টাৰ্টআপ আৰু MSMEৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই কৰ্মশালাই উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধিসকলক প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয়, পৰীক্ষণ আৰু প্ৰত্যাহিতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত স্পষ্টভাৱে অৱগত কৰিছে।

কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুখ্যমন্ত্ৰী কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। আফগানিস্তানৰ পুনাৰ খোজ আৰু পাক্তিকা প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 লোকৰ মৃত্যু হৈছে। আৰু শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা 3খন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ বেগুৱাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ অধীনত চাহ বাগিচা অঞ্চলত বাস কৰা উপান্ত আৰু দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ'ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ 11খন জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই কাৰ্য আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহনৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি আজি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিং

0: হলে প্ৰকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিস্তৰ ইতিবাচক পৰিৱৰ্তন হ'ব। শীঘ্ৰেই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰা হ'ব বুলি তেওঁ কয়। অৱশ্যে সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি পোৱা বিষয়টোক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
1: অসমত স্বাস্থ্য বিভাগে কাম কৰি আগবাঢ়ি যাব। এক বজ্ৰ কঠোৰ সংকল্পৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ দিশে আমি কাম কৰিম। মানুহৰ জীৱন আৰোগ্যময় হওক, মানুহৰ জীৱন শান্তিময় হওক, মানুহৰ জীৱন সুখময় হওক, এই চিন্তাৰে অসমৰ 3.5 কোটি লোকৰ কল্যাণাৰ্থে অহা দিনবোৰত স্বাস্থ্য বিভাগে কাম কৰিব। মন্ত্ৰ থাকিব স্পীড, ডেলিভাৰী আৰু কোৱালিটি, ভাল চিকিৎসা, সময়মতে চিকিৎসা আৰু উন্নত মানদণ্ডৰ চিকিৎসা কেনেকৈ আমি দিব পাৰোঁ, এই চিন্তাৰে এই মন্ত্ৰৰে বিভাগে কাম কৰি যাব।
0: তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্যপদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ দলৰ সদস্যপদ ত্যাগ কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। সময়ৰ অভাৱত কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি প্ৰথমে সাক্ষ্য প্ৰদান কৰে। ইয়াৰ পিছত বীৰেঞ্চি বৰা আৰু ৰাজা অসমে সাক্ষ্য দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদী আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3.5 কোটি জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: संसार उसमें हम चंदेरी साड़ी मध्य प्रदेश की जो विरासत है चंदेरी साड़ी उसके बारे में हम जानकारी देंगे और हमारे बहुत सारे श्रोता भाई वो भी लिखकर बताएं, हमारी बहनें लिखकर बताएं कि आपने चंदेरी साड़ी खरीदी है या अभी खरीदना बाकी है, है ना? और अगर खरीदी है तो किस कलर की चंदेरी साड़ी आपके पास में है?
3: बिल्कुल। और इसके बाद एक महत्वपूर्ण विषय बता दीजिए।
2: जी, आज है विश्व नेत्रदान दिवस जो बहुत जरूरी है हम सभी के लिए। यानी जब हमारे पास में आंखें हैं ना तो हमें उसकी इतनी वैल्यू नहीं है, पर जिनके पास आंखें नहीं है उन्हें इसकी बहुत ज्यादा महत्ता मालूम है। तो मरणोपरांत आप नेत्रदान जरूर कीजिएगा ताकि आपकी बदौलत लोगों के जीवन में रोशनी आए। यानी यूं कह लीजिए कि मरणोपरांत भी हम किसी के हमारी आंखों के माध्यम से दुनिया देख सकते हैं।
3: बिल्कुल। और सोनाली जी, जब हम इस विषय पर बात करेंगे तो मैं अपना एक अनुभव भी बताना चाहूंगी जो शायद हमारे श्रोताओं के लिए एक सीख हो सके। मैंने अपनी गलती से सीखा, हो सकता है वो किसी के लिए यानी एक पहले से पता चल जाए कि ये गलती ना हो सके, तो वो बात भी करेंगे।
2: बिल्कुल, स्वागत है आपकी, आपके कमेंट्स का, आपकी बात का। और अब क्या करें
3: जी, अब एक गाना सुनवा देते हैं, बहुत बातें हो गई हैं
2: जी, सुनते हैं गीत।
3: ठीक।

নমস্কাৰ, আকাশবাণী নগাঁও যুৱ তৰংগ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই অংকিতা ভট্টাচাৰ্যয়ে। প্ৰিয় যুৱবন্ধু, আজি আমি কলেজ জীৱনত যিসকল ছাত্ৰ ছাত্ৰীয়ে সাহিত্য দিশত বঁটা লাভ কৰিছে তেওঁলোকৰ পৰা কিছু মন্তব্য জানিম। আচলতে সাহিত্য হৈছে সমাজৰ দাপোন, মানুহৰ চিন্তা, অনুভূতি, অভিজ্ঞতা, কল্পনাৰ প্ৰকাশ। কবিতা, গল্প, উপন্যাস, নাটক, প্ৰবন্ধ আদি সাহিত্যৰ ভিন্ন ৰূপ। সাহিত্য কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই

0: সমাজৰ বাস্তৱ ছবি প্ৰতিফলিত কৰে আৰু মানুহক চিন্তা কৰিবলৈ শিকায়। এখন সমাজৰ সংস্কৃতি, ঐতিহ্য, মূল্যবোধ আৰু ইতিহাস সাহিত্যৰ মাজেৰেই সংৰক্ষিত হৈ থাকে। সাহিত্যই মানুহৰ মনত মানৱতা, সহানুভূতি আৰু নৈতিকতাৰ বীজ সিঁচে। বৰ্তমান ডিজিটেল যুগতো সাহিত্যৰ গুৰুত্ব কমি যোৱা নাই। কিতাপ, ই বুক, অনলাইন আলোচনাৰ জৰিয়তে সাহিত্য নতুন প্ৰজন্মৰ মাজত অধিক বিস্তাৰিত হৈছে। সাহিত্যই মানুহৰ ভাষা জ্ঞান বৃদ্ধি কৰাৰ লগতে মানসিক বিকাশতো সহায় কৰে। সাহিত্যক সমাজৰ দাপোন বুলি ক'ব পাৰি। এখন উন্নত আৰু সচেতন মানৱীয় সমাজ গঢ় দিয়াত সাহিত্যৰ ভূমিকা অপৰিসীম। প্ৰিয় যুৱবন্ধু, আহকচোন এইখিনিতে এগৰাকী যুৱতীৰ সৈতে সাহিত্যৰ দিশত আমাৰ যি আলোচনা হৈছিলে আমি শুনো।
1: আমাৰ মাজত এগৰাকী যুৱতী উপস্থিত আছে, আহকচোন পোনপ্ৰথমে তেওঁৰ পৰা তেওঁৰ পৰিচয় জানি লওঁ।
2: নমস্কাৰ, মোৰ নাম অনুস্মিতা চক্ৰৱৰ্তী। মই গুৱাহাটীৰ বাসিন্দা আৰু বৰ্তমান মই ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ অধ্যয়নৰত এগৰাকী ছাত্ৰী।
1: হয়, তুমি যিহেতু পঢ়ি আছা, পঢ়াৰ লগতে কি কি কৰি ভাল পোৱা?
2: নিজৰ পঢ়া শুনাৰ ব্যস্ততাৰ মাজতো মই ভাৰতনাট্যম নাচি ভাল পাওঁ আৰু মই সাহিত্য সংস্কৃতিৰ সৈতে জড়িত হৈ আছো। মই প্ৰধানকৈ কবিতা আৰু প্ৰবন্ধ লিখি ভাল পাওঁ। মোৰ লিখাৰ মূল মাধ্যম ইংৰাজী আছিল যদিও কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু সাহিত্যিক পৰিৱেশটোৱে মোক গভীৰভাৱে অনুপ্ৰাণিত কৰিলে। ইয়াৰ ফলস্বৰূপে মই অসমীয়া ভাষাটো লিখিবলৈ আৰম্ভ কৰোঁ।
1: হয়, কোনবোৰ বিষয়ৰ ওপৰত আচলতে তুমি কিতাপ পঢ়ি ভাল পোৱা? আজি যিহেতু নৱপ্ৰজন্মই বহুতখিনি ডিজিটেল মাধ্যমৰ লগত জড়িত, কিতাপৰ পৰা অকণমান ফালৰি কাটিছে, তুমি কোনবোৰ বিষয়ৰ ওপৰত কিতাপ পঢ়ি ভাল পোৱা?
2: হয়, মই মোৰ প্ৰিয় লেখকৰ কথা যদি কওঁ, ৰাস্কিন বণ্ডৰ ব্লু আমব্ৰেলা আৰু এলেকজেণ্ডাৰ হাৰ্জেনৰ হু ইজ টু ব্লেম আৰু অসমীয়া সাহিত্যিকৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ ইয়াৰৱিংগম আৰু মৃত্যুঞ্জয় মোৰ অতি প্ৰিয় কিতাপ।
1: তুমি যিহেতু কলা যে তুমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰো কিতাপ ভাল পোৱা, আচলতে আমাৰ নতুন প্ৰজন্মৰ কাৰণে তুমি কি কবা যে সাহিত্য সংস্কৃতিৰ লগত তুমি যিহেতু জড়িত হৈ আছা, কবিতাও লিখা বুলি কৈছা, কবিতাবোৰ আচলতে প্ৰকাশ কৰা নে?
2: হয়, প্ৰকাশ মই মোৰ লিখা কেইবাটাও মানে কবিতা বুলিয়ে নহয়, প্ৰবন্ধও ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন আলোচনীসমূহত প্ৰকাশ পাইছে আৰু কটন বিশ্ববিদ্যালয়ৰ বাহিৰতো মই বিভিন্ন পুৰস্কাৰো লাভ কৰিছো।
1: কবিতা আৰু গল্প যে লিখা, কোনবোৰ বিষয় লৈ লিখা?
2: কবিতা আৰু গল্প বা প্ৰবন্ধ মই জীৱনৰ অনুভৱ আৰু মানৱীয় আৱেগ অনুভূতি বিষয়ে পটভূমি হিচাপে লৈ।
1: তুমি যিহেতু সাহিত্য সংস্কৃতিৰ লগত জড়িত বুলি কৈছা, তুমি সাহিত্য সংস্কৃতিৰ ওপৰত কিবা বঁটা লাভ কৰিছা নেকি?
2: হয়, প্ৰথমতে এই বছৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা আমাৰ বিশ্ববিদ্যালয় সপ্তাহত মই অসমীয়া চলচ্চিত্ৰ পৰ্যালোচনাত প্ৰথম স্থান, ইংৰাজী চলচ্চিত্ৰ পৰ্যালোচনাত তৃতীয় স্থান, প্ৰবন্ধ লিখনত তৃতীয় স্থান আৰু চুটিগল্প সংকলন প্ৰতিযোগিতাটো তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ উপৰিও মোৰ এই ক্ষুদ্ৰ সাহিত্য চেষ্টাক স্বীকৃতি দি ইতিমধ্যে মোক কিছু উৎসাহিতও কৰা হৈছে, যেনে এইচ এছ পাব্লিকেশ্যনৰ তৰফৰ পৰা মোক বেষ্ট পেনস্মিথ এৱাৰ্ড প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও এপিক্স ফেয়াৰ পাব্লিকেশ্যনৰ তৰফৰ পৰা মই মেগা পেন ষ্টাৰ ৰেকগনিশ্যন লাভ কৰিছো। এই স্বীকৃতিসমূহে মোক ভৱিষ্যতে আৰু অতিকৈ সাহিত্যৰ দিশত আগুৱাই যাবলৈ উৎসাহিত।
1: তুমি যিহেতু বিভিন্ন বঁটা পাইছা, আচলতে বঁটাবোৰ গুৰুত্বপূৰ্ণ নে জ্ঞান গুৰুত্বপূৰ্ণ তোমাৰ মতে?
2: মই ভাবি বঁটা বা পুৰস্কাৰ লাভ কৰাটো নিশ্চয়কৈ এটা আনন্দৰ বিষয় আৰু ই আমাক সাময়িকভাৱে উৎসাহিতও কৰে, কিন্তু বঁটা পোৱাটোৱেই যে শেষ লক্ষ্য হ'ব নালাগে। আচলতে পুৰস্কাৰতকৈ অংশগ্ৰহণ কৰি পোৱা জ্ঞান আৰু অভিজ্ঞতাহে বহুত বেছি ডাঙৰ। গতিকে মই বৰ্তমান নৱপ্ৰজন্মৰ যুৱ বন্ধুসকলক এটাই আহ্বান কৰিব বিচাৰো যে ডিজিটেল যুগত মোবাইল ব্যৱহাৰ কৰাৰ উপৰিও কিতাপ পঢ়াৰ অভ্যাসো ৰাখিব লাগে, যাৰ পৰা মানসিক শান্তি লাভ কৰিব পাৰে।
1: হয়, তুমি ঠিকে কৈছা। যিহেতু তুমি ডিজিটেল যুগৰ কথা কৈছা, ডিজিটেল যুগটো আচলতে বাদ দি পেলাই আমি থাকিব নোৱাৰো। তাৰ উপৰিও তুমি যিহেতু কৈছা তুমি কবিতা লিখা, গল্প লিখা, ভাৰতনাট্যম কৰা বা ভাল কিবা এটা ড্ৰয়িং কৰা বা কুইজ কৰা, আমি যোনবিলাক কৰো আচলতে সেইবোৰ

0: কামে আমাৰ মানসিক শান্তিত কিমান সহায় কৰে তোমাৰ মতে?
1: মানসিক শান্তি মোৰ মতে, এতিয়া আমি যিহেতু সকলোৱে পঢ়া শুনা কাম কাজত সকলোৱে আমি ব্যস্ত, সেই দৌৰত আমি ব্যস্ত, গতিকে অলপ সময় উলিয়াই আমি যদি লিখো বা আমি যদি নাচো বা যিকোনো আমি ভাল পোৱা কাম এটা যদি কৰো, মোৰ মতে আমি সেই মানসিক শান্তি লাভ কৰিব পাৰো আৰু বিভিন্ন দুখ আৰু সমস্যাৰ পৰাও আমি দূৰ হ'ব পাৰো।
0: হয়, তুমি যিহেতু চুটি গল্পও লিখা বুলি কৈছা, আমাৰ যদি শ্ৰোতাসকলক এটা চুটি গল্প তুমি শুনাই দিব পাৰা ভাল লাগিব।
1: মই এটি স্বৰচিত চুটি গল্প এতিয়া পাঠ কৰিবলৈ ওলাইছো। স্মৃতিৰ সোপা বেলিটো কেতিয়াও সম্পূৰ্ণকৈ মূৰৰ ওপৰত পৰে। বাছৰ খিৰিকীয়েদি অহা বতাহ চাকে অৰ্ণৱৰ চুলিখিনি আউল বাউল কৰি পেলাই দীৰ্ঘ 15 বছৰৰ মূৰত সি আজি আকৌ নিজৰ চহৰখনলৈ উভতিছে। মহানগৰীৰ ব্যস্ততা, কম্পিউটাৰৰ স্ক্ৰীণ আৰু ফাইলৰ জাপৰ মাজত ক'ৰবাত হেৰাই যোৱা লৰালিটোৱে আজি যেন তাক আকৌ এবাৰ মনত পেলাইছে। অৰ্ণৱে এক মুহূৰ্তৰ বাবে চকুহাল জপাই দিলে, কাণত ভাঁহি আহিল তাৰ নিজৰ চহৰৰ সেই পৰিচিত কোলাহল, সেই নদীৰ পাৰৰ বতাহজাকৰ চিনাকি স্পৰ্শ। কিন্তু তাৰ গন্তব্য স্থান আজি ঘৰ নহয়, তাৰ খোজবোৰ স্বয়ংক্ৰিয়ভাৱেই আগবাঢ়িল সেই বিশেষ ঠিকনাটোলৈ, তাৰ স্কুলখন। স্কুলৰ গেটখনৰ সন্মুখত থিয় হৈ অৰ্ণৱ স্তব্ধ হৈ ৰ'ল। কেইটামান দশক পাৰ হৈ গ'ল, কিন্তু গেটৰ ওপৰত থকা স্কুলৰ নামটোৱে আজিও একেই মৰমেৰে তাক আদৰিলে। সি লাহেকৈ ভিতৰলৈ খোজ দিলে, বুকুৰ ভিতৰত এজাক স্মৃতিৰ ধুমুহা গল গল দৰে বৈ গল। গৈ অৰ্ণৱ কৰ আকৌ, টিফিনৰ বেল পৰিবহি নহয়। অৰ্ণৱ থতমত খাই চাৰিওফালে চালে, নাই, কোনোৱেই নাই। স্কুলত ক্লাছবোৰ চলি আছিল, ভিতৰৰ পৰা শিক্ষকৰ গম্ভীৰ মাত ভাঁহি আহিছে, কিন্তু সি যেন স্পষ্টকৈ শুনিবলৈ পালে 15 বছৰৰ আগৰ সেই চিনাকি চিঞৰ বাখৰবোৰ। সি স্কুলৰ ডাঙৰ বকুল গছজোপাৰ তললৈ গ'ল। এই জোপাই আছিল সিহঁতৰ আটাইতকৈ প্ৰিয় ঠাই। বহাগৰ দিনত বকুল ফুল বুটলি বেগৰ চুকত ভৰাই থোৱা, বৰষুণৰ দিনত ছাতিটো বন্ধ কৰি তিতি তিতি ক্লাছলৈ যোৱা আৰু শ্ৰেণীকোঠাৰ শেষৰ বেঞ্চত বহি শিক্ষকৰ চকু বচাই টিফিন বক্স খালী কৰাৰ সেই অনাবিল আনন্দ, হাঁহি উঠা সৰু সৰু কথাবোৰ আজি কিমান ডাঙৰ আৰু আপুৰুগীয়া যেন লাগিল। বোৰৰ কাষেৰে পাৰ হৈ যাওঁতে খিৰিকীয়েদি জুমি চালে, সেই কলা বোৰ্ডখন, চক পেঞ্চিলৰ গোন্ধটো আৰু ডেস্কৰ ওপৰত ব্লেডেৰে কাটি কাটি নিজৰ নাম লিখা সেই কাঠৰ টেবুলবোৰ সকলো একেই আছে, কেৱল বহিবলৈ মানুহবোৰ সলনি হৈ গ'ল। মোবাইল ফোন নথকা সেই দিনবোৰত কেৱল এটা কাগজৰ বল খেলি বা এটা ভঙা স্কেল লৈ কাজিয়া কৰি সিহঁতে যি সুখ পাইছিল, আজি লাখ টকীয়া দৰমহাৰ চাকৰিটোৱেও অৰ্ণৱক সেই সুখ দিব পৰা নাই। হঠাৎ স্কুলৰ ডাঙৰ ঘণ্টা টং টংকৈ বাজি উঠিল, ছুটীৰ ঘণ্টা। মুহূৰ্ততে শ্ৰেণীকোঠাবোৰৰ পৰা ল'ৰা ছোৱালীবোৰ চিঞৰি চিঞৰি ওলাই আহিল, পিঠিত বেগ ওলোমাই সিহঁত লৰালৰিকৈ গেটৰ ফালে দৌৰিল। সেই কোলাহলৰ মাজত অৰ্ণৱে নিজৰ 15 বছৰীয়া ৰূপটোকো দেখিবলৈ পালে। হাতত পানীৰ বটলটো লৈ সিও যেন বন্ধুহঁতৰ সৈতে হাঁহি হাঁহি দৌৰি গৈছে। জীৱনত সি বহুত আগবাঢ়ি গ'ল সঁচা, কিন্তু আটাইতকৈ পবিত্ৰ আৰু নিৰ্ভেজাল অংশটো আজিও এই স্কুলৰ চোতালখনতে বন্দী হৈ আছে। লাহে লাহে বেলিটো পশ্চিমৰ দিশে আগবাঢ়িল। অৰ্ণৱে স্কুলৰ মাটি এমুঠি চুই প্ৰণাম কৰিলে, সি উভতিব লাগিব নিজৰ যান্ত্ৰিক পৃথিৱীখনলৈ। কিন্তু আজি তাৰ হৃদয়খন পাতল, কিয়নো সি জানিলে সি চকুহাল জপাই আকৌ এবাৰ উভতি যাব পাৰিব তাৰ লৰালিৰ সেই সোণালী দিনবোৰলৈ, তাৰ মৰমৰ স্কুলখনৰ বুকুলৈ। ধন্যবাদ।
0: হয়, বহুত ভাল লাগিলে। আচলতে শৈশৱটোৱে আচলতে নষ্টালজিক হয়। আমিও আমাৰ নিজৰ স্কুলীয়া জীৱনটো সঁচাই বহুতখিনি মনত পেলাওঁ। আমাৰ যুৱ বন্ধুসকলেও চাগে নিজৰ স্কুলীয়া জীৱনটো খুব ভালদৰে মানে মনত পেলাইছে আজিও। তুমি যিহেতু কবিতা লিখা বুলিও কৈছা, আমাক যদি এটা তোমাৰ স্বৰচিত কবিতা এটা পাঠ কৰি দিব পাৰা খুবেই ভাল লাগিব।
1: ঠিক আছে, মই এতিয়া এটি কবিতা পাঠ কৰিবলৈ ওলাইছো, য'ত প্ৰকৃতি আৰু জীৱনৰ অলেখ ৰহস্য উন্মোচন কৰাৰ বাবে এক কৌতূহলী মনৰ অন্তহীন হেঁপাহ আৰু জ্ঞানৰ সন্ধানক প্ৰকাশ কৰা। কবিতাৰ শিৰোনাম অজানিতেও জনাৰ হেঁপাহ। নীলা আকাশৰ সৌ সিপাৰে বাৰু কি আছে, তৰাবোৰে নিশাত বাৰু কাৰ সৈতে ইমান হাঁহে, বতাহ জাকে আহি কাণে কাণে কিনো কয়, মনৰ কোণত মোৰ অলেখ প্ৰশ্নৰ উদয়।

0: হয়। নদীখনে কিয় বাৰু সাগৰলৈ দৌৰে? পখিলাটি পাখিত কোনে ইমান ৰং বোলে? ডাৱৰৰ আঁৰত লুকাই থকা জুমটিৰ দেশ, জনাৰ হেঁপাহৰ দেখোন মোৰ নাই কোনো শেষ। কৌতূহলে মেলিব খোজে জ্ঞানৰ নতুন দুৱাৰ, য'ত নাই কোনো সীমা, নাই কোনো প্ৰাচীৰ কাৰোবাৰ। হাঁহি কান্দোন সুখ দুখ জীৱনৰ যত ৰহস্য, সকলোবোৰ বুজিবলৈ সদায় মন মোৰ। প্ৰতিটো কিয় আৰু কেনেকৈ বিচাৰি কৌতূহলী মনে মোক খোজ লয় পৃথিৱীখন সাৱতি। ধন্যবাদ।
1: হয়, বহুত ভাল লাগিলে তোমাৰ এই কবিতাটো শুনি। তুমি যাতে আৰু ভাল ভাল কবিতা লিখা আমি সদায় তোমাক মানে শুভকামনা জনাইছো।
0: হয়, মোৰো ভাল লাগিছে আপোনাৰ লগত কথা পাতি। আপোনাৰ যোগেৰে আকাশবাণী নগাঁও সমূহ শ্ৰোতা বন্ধু এটাই আহ্বান জনাম যে সদায় কিতাপ পঢ়ে আৰু জ্ঞান আহৰণ কৰে। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, এইখিনিতে আমাৰ মাজত এজন যুৱক উপস্থিত আছে। পোনপ্ৰথমে জানি লওঁ তেওঁৰ মুখেৰে তেওঁৰ পৰিচয়।
2: নমস্কাৰ, মই বিকাশ শৰ্মা, বৰ্তমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ এগৰাকী গৱেষক ছাত্ৰ।
1: তুমি যিহেতু এতিয়া পঢ়ি আছা আৰু গৱেষক ছাত্ৰ হিচাপে, পঢ়াৰ লগতে আৰু কি কি ভাল পোৱা?
2: পঢ়াৰ লগতে মানে যিহেতু মই খালে সাহিত্যৰ ছাত্ৰ, তাৰ লগতে ইতিহাস অন্বেষণৰ ক্ষেত্ৰতো খুব সাংঘাতিক একোটা মানে নিশা আছে বুলি ক'ব লাগিব। সেইবাবে মানে অসমৰ ঐতিহ্য ক্ষেত্ৰসমূহ ফুৰি ভাল পাওঁ, সেই সম্পৰ্কে পঢ়া শুনা আৰু লিখা মেলা কৰি ভাল পাওঁ।
1: আৰু তুমি কোনবোৰ বিষয়ৰ ওপৰত কিতাপ পঢ়িছা বা নিজে প্ৰকাশ কৰিছা?
2: পঢ়াটো তাৰমানে কোনো একোটা নিৰ্দিষ্ট বিধা বুলি ক'ব নোৱাৰি, ফিকশ্যন আৰু নন ফিকশ্যন দুয়োটাই পঢ়া হয়। তাৰ ভিতৰত তাৰমানে খুব সাংঘাতিক ধৰণে ভাল লগা বুলি ক'বলৈ গ'লে মই ইতিহাস আৰু পুৰাতত্ত্ব সম্পৰ্কীয় কিতাপ পত্ৰবিলাক পঢ়ি ভাল লাগে আৰু সেই সম্পৰ্কে লিখা মেলাও কৰোঁ মাজে সময়ে। ইয়াৰ উপৰিও সাহিত্যৰ ছাত্ৰ হিচাপেতো সাহিত্যৰ যিখিনি বিভিন্ন বিধা, গল্প হওক, উপন্যাস হওক বা সমালোচনাই হওক, সেইখিনিতো পঢ়িব লাগিবই, লিখা মেলাও কৰা হয় সেই বিষয়বিলাকতো। কিন্তু শেহতীয়াকে মোৰ যিখিনি এতিয়ালৈ বিশেষকৈ অসমৰ সাংস্কৃতিক ইতিহাসৰ পুৰাতত্ত্ব সম্পৰ্কীয় প্ৰকাশিত ৰচনা, সেইখিনিৰ একোটা সংকলন প্ৰশ্নকথা নামেৰে প্ৰকাশ হৈ ওলাইছে।
1: ভাল লাগিলে যে তোমাৰ আচলতে ক'ব গ'লে আজিৰ যোনটো জেনেৰেশ্যন সদায় স্ক্ৰীন লৈ বেছিকে থাকে ডিজিটেল যুগত, কিন্তু তথাপিও তুমি ঐতিহাসিক ঠাইবোৰ গৈ তাৰ পৰা বহুতখিনি মানে তথ্য কালেকশ্যন কৰি তুমি সেইখিনি প্ৰকাশ কৰিব বিচাৰা। আমাৰ অসমত এনেকুৱা বহুত ঠাই আছে যোনবোৰ চাগে বহুতে এতিয়াও চিনি পাবলৈও বাকী আছে, তাৰ ওপৰত কি ক'বা তুমি?
2: মানে চাওক, ইতিহাস বস্তুটোৰ প্ৰতি মানে যিটো স্পৃহা, সেইটো কোনেও কাৰো মনত মানে উজ্জীৱিত কৰিব নোৱাৰে, সেইটো এটা স্বতঃস্ফূৰ্ত বুলি মই ভাবোঁ। আৰু অসমতো মানে বিভিন্ন ডিচিপ্লিনৰ মানুহে এই ইতিহাস চৰ্চাটো খুব গভীৰভাৱে লৈছে। আমি যদি আৰম্ভণি পৰ্যায়ৰ ৰাজমোহন নাথ কনকলাল বৰুৱাহঁতৰ কথাই কওঁ বা আজিৰ সময়তো খুব নিবিড়ভাৱে কাম কৰি থকা ৰপিম ৰঞ্জন শইকীয়া বা ৰবীন্দ্ৰ ৰাজপা ছাৰহঁতৰ কথা কওঁ, তেওঁলোকো কিন্তু সেই মানে সাহিত্য বা অন্যান্য ডিচিপ্লিনৰ মানুহ, পোনপটীয়াকৈ ইতিহাসৰ মানুহ নহয়, কিন্তু তথাপিও খুব নিবিড়ভাৱে ইতিহাস চৰ্চাৰ লগত লাগি আছে। আৰু আমাৰ অসমীয়া মানুহৰ ক্ষেত্ৰত তাৰমানে আমি ঐতিহ্য সচেতন নহয়, আমাৰ এতিয়াও বহুত মূল্যৱান সম্পদ আমাৰ নিজৰ তাৰমানে হেমাহিৰ কাৰণে ইতিহাসৰ গৰ্ভত চিৰকালৰ বাবে লোপ পাইছে আৰু আমি আমাৰ চুবুৰীতে আমাৰ ঘৰতে হয়তো ইমান মূল্যৱান প্ৰত্ন সম্পদ আছে বুলি আমি নিজেই সেই সম্পৰ্কে মানে অৱগত নহয়। গতিকে এই ক্ষেত্ৰত আমাৰ চামৰ যিখিনি মানে ল'ৰা ছোৱালী আছে, আমাৰ একোটা বিশেষ দায়িত্ব হৈছে যে আমি নিজে এই বিষয়টোক লৈ সজাগ হোৱা আৰু তাৰ লগতে আমাৰ সম্পৰ্কীয় আমাৰ পৰিয়ালৰ সকলোকে বিষয়টোক লৈ সজাগ কৰোৱা। এই ক্ষেত্ৰত হয়তো কাৰোবাৰ ঘৰত এখন সাঁচিপতীয়া পুথিও থাকিব পাৰে বা বোপা ককাহঁতৰ দিনৰ কিবা সামগ্ৰীও থাকিব পাৰে, আনকি ধৰক কাৰোবাৰ ঢেঁকীশালৰ খুবলিত ব্যৱহাৰ হৈ থকা শিলডোখৰো হয়তো কোনোবা মঠ মন্দিৰৰ বা পুৰণি স্থাপত্যৰ অংশ বিশেষ হ'ব পাৰে। সেই প্ৰত্যেকটো বস্তুৱে আমি মানে জাকি জোকাৰি চোৱাটো প্ৰয়োজন। শেহতীয়াকৈ এই তাৰমানে অসমৰ প্ৰত্ন সম্পদৰ ক্ষেত্ৰত যিমানখিনি মানে মানৱীয় অত্যাচাৰ হৈছে সঁচাকৈ বৰ দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। গতিকে এই ঐতিহ্যৰ প্ৰতি অকণমান আমি চিন্তা চৰ্চা কৰিব লাগে বুলি মই ভাবোঁ।
1: হয়, তুমি যিহেতু সাহিত্য সংস্কৃতিৰ লগতো জড়িত বুলি কৈছা, এই সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ কিবা বঁটা পাইছা নেকি?
2: তাৰমানে চাওক, সাহিত্য যেতিয়া সাহিত্যৰ লগত জড়িত

0: পোৱা যায়, তাৰমানে কেন্দ্ৰীয় উদ্দেশ্যটো সেই বঁটা প্ৰাপ্তিত জড়িত হৈ নাথাকে।
1: হয়
0: গতিকে আৰু আমি যিহেতু একে তেনেই এতিয়া চেঙেলীয়া অৱস্থা,
1: হয়
0: মানে সাহিত্যৰ ক্ষেত্ৰখনত আচলতে সেই চৰ্চা কৰি থকা অৱস্থা এটাতহে আছো।
1: হয়
0: গতিকে বঁটা বাহনৰ বাবে যিটো এপ্লাই কৰাও হোৱা নাই আৰু সেই কৰিব পৰাকৈ মই উপযুক্ত বুলিও মই নিজকে নাভাবো।
1: হয় এতিয়া
0: তথাপিও
1: সুখী আছো।
0: আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ 2022 আৰু 23 বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰ কিতাপটো মই পাইছিলো।
1: হয়
0: আৰু তাৰ উপৰিও অসমৰ এতিয়া সাম্প্ৰতিক অসমৰ যিসমূহ আগশাৰীৰ আলোচনী বা পত্ৰিকা, সাতসৰী হওক, গৰিয়সী হওক, প্ৰকাশ হওক, প্ৰান্তিক হওক, অসম সাহিত্য সভা পত্ৰিকা হওক বা বাৰ্তাপখিলী হওক, এনেধৰণৰ মানসম্পন্ন কাকত আলোচনীসমূহত লেখা প্ৰকাশ পাই থকাটো একোটা প্ৰাপ্তি বুলিয়ে মই বিবেচনা কৰোঁ।
1: হয় তুমি কিতাপ পঢ়া বা তথ্যবোৰ কালেক্ট, তাৰ বাহিৰে বেলেগ কিবা কৰা নেকি? তোমাৰ হবি কি আচলতে?
0: ফুৰি ভাল পাওঁ,
1: ফুৰি ভাল পোৱা,
0: খাই ভাল পাওঁ,
1: হয়
0: বিভিন্ন
1: নেকি?
0: ধৰণৰ বিশেষকে এথনিক যিসমূহ আমাৰ মানে খাদ্য সম্ভাৰ আছে, সেইটো কোনোবাখিনিত আমাৰ হেৰিটেজ যাত্ৰা এটাতে পৰি যায়।
1: হয়
0: সেই তেনেধৰণৰ
1: তোমাৰ আচলতে কোন সাহিত্যিকাৰ কোন আচলতে প্ৰিয় বা কিয় প্ৰিয় বা নতুন কিবা কিতাপ পঢ়িছা নেকি তুমি?
0: প্ৰিয়ৰ ক্ষেত্ৰতো মানে একেমুখে প্ৰিয় বুলি ক'ব পৰাকৈ মানে এইটো খেলি দুদল্যমান অৱস্থা এটালৈ আহি যোৱা যায়।
1: হয়
0: মানে আমাৰ অসমীয়া সাহিত্যটো মই ব্যক্তিগতভাৱে ইমানেই সমৃদ্ধ বুলি বিবেচনা কৰোঁ যে এজন ব্যক্তিক মই মোৰ প্ৰিয় সাহিত্যিক হিচাপে কবলৈ বৰ অসুবিধা পাওঁ।
1: হয়
0: এতিয়া কবিতাৰ ক্ষেত্ৰতে অজিত বৰুৱাৰ কবিতাই যিদৰে মোহাচ্ছন্ন কৰি ৰাখে, ঠিক তেনেদৰে নীলমণি ফুকনৰ কবিতায়ো সমানেই মোক আপ্লুত কৰে।
1: হয়
0: তেনেকৈ মানে গল্পৰ ক্ষেত্ৰত মই খুব কম পঢ়া হয়, তথাপিও দেৱব্ৰত দাসৰ গল্প আকৌ আৰু প্ৰণৱ জ্যোতি ডেকাৰ গল্পসমূহ মোৰ অতিকৈ প্ৰিয়। তাৰপিছতে উপন্যাসসমূহো তেনেকৈ পঢ়ি থকা হয়। এতিয়া মানে সদ্যহতে পঢ়ি শেষ কৰা উপন্যাস বুলি কবলৈ গলে মৃণাল কলিতাৰ অভিমন্যুখন আজি 3 দিনমানৰ আগতে পঢ়ি শেষ কৰিছিলো, যদিও বহুত দেৰিকৈ পঢ়িছো উপন্যাস হিচাপে। আৰু শেহতীয়াকে পঢ়াত তাৰমানে খুব ভাল লগা উপন্যাস এখন আছিলে ধ্ৰুৱজ্যোতি বৰাৰ ইনাৰ লেণ্ডস্কেপখন, তাৰপিছতে অনুৰাধা শৰ্মাৰ ৰুদ্ৰাণী শৰ্মা ছদ্মনামেৰে লিখা সফৰনামাখন পঢ়িও মই খুব ভাল পাইছিলো। আৰু এই সম্পৰ্কে একোটা প্ৰথম অভিজ্ঞতা যোৱা মাহৰ মানে মে মাহৰ প্ৰকাশতো লিখিছিলো।
1: তুমি যিহেতু কৈছাই যে আমাৰ অসমখন বহুতো ঐতিহাসিক ঠাই আছে, আৰু নতুন
0: হয়
1: প্ৰজন্মক কি কবা, সেই নতুন ঐতিহাসিক ঠাইবোৰৰ যোনবোৰ মানে কীৰ্তিচিহ্ন আছে সেইবোৰ কেনেকে আচলতে আমি সংৰক্ষণ কৰিব পাৰোঁ?
0: চাওক, মানে প্ৰথম কথাটো হৈছে আমাৰ মানে নিজৰ সচেতনতা লাগিব।
1: হয়
0: এতিয়া অসমৰ ক্ষেত্ৰতে মানে যোৱা প্ৰায় 6-7 বছৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ দেখিলো, মানে চৰকাৰী উদ্যোগত কোনো বস্তু সংৰক্ষণ কৰাটো সম্ভৱ নহয়। মানে কেইটামান অতি সীমিত আৰ্থিক অনুদান এটা অসমৰ মানে যিসমূহ হেৰিটেজ চাইটসমূহৰ লগত জড়িত মানে কৰ্তৃপক্ষ, মানে আমাৰ ধৰক আৰ্কিঅলজি ডিপাৰ্টমেণ্টেই হওক বা ধাচেই হওক, তেওঁলোকে অতি সীমিত অৰ্থ এটা পায় আৰু তাৰে গোটেইখিনি মানে চলাই ৰখাটো অসম্ভৱ। আৰু শেহতীয়াকে মানে অসমৰ ইমানেই দুৰাৱস্থা, মই আপোনাক এটা অভিজ্ঞতাৰ কথা কবলৈ বিচাৰিছো। আজি কিছুদিন আগতে মই উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰলৈ গৈছিলো। মণিকৰ্ণেশ্বৰৰ তাৰমানে ভেটিটোৰ যিটো মানে প্ৰিণ্টত ব্যৱহাৰ কৰা ইটাবিলাক, চেপেটা ইটা আহোম যদিও, সেই চেপেটা ইটাখিনি তেওঁলোকে উলিয়াই পেলাই ভাঙি ভাঙি ঢালাই কামত ব্যৱহাৰ কৰি আছে। গতিকে আপুনি ভাবক অসমৰ ঐতিহ্যৰ অৱস্থাটো কি। আপুনি যদি আমাৰ নগাঁৱতে চাই তেতিয়াহ'লে আমাৰ যিটো চামধৰাগড়, দি চাইনা ৱাল অফ আছাম বুলি আমি জানো, তাৰোতো এটা ফাল খানি খানি শেষ কৰি পেলালে। আমাৰ মিছাকুটটো, যি মিছাকুট অসমীয়া বীৰৰ বীৰত্বৰ গৰিমাৰে ৰঞ্জিত, তাৰ ভিতৰত এতিয়া আপুনি অবৈধ বসতি দেখিব। তাৰ উপৰিও অসমৰ এই যিখিনি দবকা ৰিজনটোৰ মঠ মন্দিৰখিনি, এই সম্পৰ্কে আমাৰ নগাঁৱৰে বহু মানুহ তাৰমানে একো গমেই নাপায় আৰু জানিবলৈও ইচ্ছা নকৰে। যিখন দবকাৰ কথা আমি সমুদ্ৰগুপ্তৰ দিগ্বিজয়ৰ অভিলেখতে পাওঁ, গতিকে সেই দবকাখনৰ বিষয়েও আমাৰ মানে নগাঁৱৰ মানুহখিনি জনাৰ আগ্ৰহ নাই। ঠিক তেনেদৰেই মানে বিভিন্ন ক্ষেত্ৰত আৰু কিমান মানে অসমৰ আমাৰ নগাঁৱৰে বহুত এই মানুহৰ ঘৰত থকা সাঁচিপতীয়া পুথি উটাই দিয়া হ'ল। শেহতীয়াকেও আমি জানিবলৈ পাওঁ মতে হাতীচুমৰ এঘৰ মানুহৰ পৰা ট্ৰাংকেটাত এক ট্ৰাংক পুথি উঠাই দিছে সোণাইত। গতিকে এই কথাবিলাক অতিকে দুৰ্ভাগ্যজনক কথা, আৰু আমি যদি নিজেই সচেতন হওঁ তেতিয়াহ'লে এই যিখিনি ঐতিহ্যৰ তাৰমানে অৱক্ষয় তাক আমি ৰোধ কৰিব পাৰিম, আৰু সেইটো কৰাটো অতিব প্ৰয়োজন বুলি মই ভাবোঁ।
1: হয় তোমাৰ পৰা বহুত ভাল লাগিলে। তোমাৰ আৰু তোমাৰ কিতাপখনৰ বিষয়ে অকণমান কবা নেকি, যোনখন কিতাপ তুমি প্ৰকাশ কৰিছা?

0: এগৰাকী বৰেণ্য প্ৰত্নতাত্ত্বিক ডক্টৰ নিক্ষিপদ দেৱ চৌধুৰী ছাৰে। আৰু ইয়াতে আমি তিনিটা ভাগত, মানে প্ৰথম ভাগটোত অসমীয়া লিপি আৰু অভিলেখ বিষয়ক, দ্বিতীয়টো ভাগত ক্ষেত্ৰ অধ্যয়নৰ ভিত্তিত অসমৰ কিছুমান প্ৰত্নতাত্ত্বিক স্থানৰ, মানে ঐতিহাসিক স্থানৰ ঐতিহাসিক, প্ৰত্নতাত্ত্বিক আৰু সাংস্কৃতিক দিশৰ আলোচনা কৰা হৈছে, আৰু তৃতীয়টো ভাগত অসমৰ সাংস্কৃতিক ইতিহাসৰ কেতবোৰ প্ৰসংগৰ আলোচনা কৰা হৈছে। আৰু এতিয়া শেহতীয়াকে এখন মানে সাঁচিপতীয়া পুথিৰ পৰা
1: হয়
0: আমি পাঠোদ্ধাৰ কৰি সম্পাদনাৰ কাম কৰি আছো, সেইখনো হয়তো এই বছৰৰ শেষৰ ফালে তাৰ কামো শেষ কৰিবগৈ পাৰিম বুলি আশা ৰাখিছো।
1: হয়, আশা থাকিলে তুমিও ঐতিহাসিক ঠাইবোৰৰ কথা আমাৰ সকলোকে যাতে জনাবা। তুমি যিহেতু বহুতখিনি
0: হয়
1: ঠাইও গৈ আছা, ভাল লাগিছে তোমাৰ পৰা ইমানখিনি। নৱপ্ৰজন্ম সকলো আচলতে বহুত ভাল পাব তোমাৰ এই কথাখিনি শুনি। ধন্যবাদ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, আজি যুৱতৰংগ অনুষ্ঠানত অনুস্মিতা চক্ৰৱৰ্তী আৰু বিকাশ শৰ্মাৰ লগত আমাৰ যি কথোপকথন হৈছিলে আপোনালোকে শুনি কেনে পালে? লগতে ময়ংকিতা ভট্টাচাৰ্যই আপোনালোকলৈ এটা সুন্দৰ গীত আগবঢ়াই আজি এই যুৱতৰংগ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। শান্তিৰে থাকক, কুশলে থাকক, আৰু আমাৰ অনুষ্ঠান সদায় শুনি থাকিব। ধন্যবাদ।

ইমান পৰে শ্ৰোতাসকলে যুৱ তৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এইখিনিতে এটি ঘোষণা। শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব কাইলৈ বৃহস্পতিবাৰে বিয়লি 3:30 পৰা 5 বজাৰ ভিতৰত। গতিকে শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ সেই সময়ত আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। নাপাহৰিব কাইলৈ বৃহস্পতিবাৰ 11 জুন বিয়লি 3:30 পৰা 5 বজাৰ ভিতৰত।

এয়া আকাশবাণী নগাঁও খন্তেকপিছতেই 5 বজাত হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। আমাৰ অনুষ্ঠানসমূহ পুনৰ শুনিবলৈ পাব সন্ধিয়া 5:25 বজাত।

বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। বাতৰি আৰম্ভ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চিএছআৰ ৰাউণ্ড টেবুল 2.0 শীৰ্ষক অনুষ্ঠান। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3,50,00,000 জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰতে গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰা শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যৰ স্বাস্থ্যখণ্ডক অধিক উন্নত, প্ৰযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চিএছআৰ ৰাউণ্ড টেবুল 2.0 শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই অনুষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয় যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যজুৰি কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ ফলত ৰোগীসকলে ৰাজ্যৰ ভিতৰতে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে। বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ ভূমিকাত আলোকপাত কৰি তেওঁ কয় যে সুস্থ সমাজ গঢ়াৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই স্বাস্থ্য সচেতনতা সৃষ্টি কৰিব লাগিব। শ্ৰীসিংহলে উল্লেখ কৰে যে স্বাস্থ্যখণ্ডৰ চৰকাৰৰ বৃহৎ বিনিয়োগ অব্যাহত আছে যদিও কোনো কোনো ক্ষেত্ৰত দ্ৰুত বিকাশৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশীদাৰিত্বও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে তেওঁ প্ৰযুক্তিৰ প্ৰতিষ্ঠান, চিকিৎসা সঁজুলি নিৰ্মাতা সংস্থা, বিনিয়োগকাৰী শিক্ষানুষ্ঠান আৰু ষ্টাৰ্টআপসমূহক ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ৰূপান্তৰমূলক যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহণ উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে চাহ বাগিচা অঞ্চলত বাস কৰা দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহণ সুবিধা প্ৰদান কৰা হ'ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ 11 জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই আঁচনিৰ জৰিয়তে 198 বিদ্যালয়ৰ 9,000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই আঁচনিখনৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে।
বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বড়োৱে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বি টি চি চৰকাৰৰ কাৰ্যবাহী সদস্য আগষ্টোচ টিগ্গা, বেগম আখতাৰ আহমেদ, জিলা আয়ুক্ত কিমনে ছেংছন, অতিৰিক্ত আয়ুক্তকে ধৰি ৰাজনৈতিক নেতা আৰু জিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনত সঘনাই অব্যাহত থকা হাতী মানুহৰ সংঘাত, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, খোৱাপানী আৰু জলসিঞ্চনৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। ইফালে বি টি এ ডিৰ

0: মঙ্গলদৈৰ পৰা বাক্সা চিৰাঙৰ মাজেৰে কোকৰাঝাৰলৈ এটা ৰেলপথ নিৰ্মাণৰ কাৰণে ৰাইজৰ দাবীৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।
1: মন্ত্ৰী দায়িত্ব পোৱাৰ পিছত মই বাক্সা জিলালৈ প্ৰথম আহিছো। মোক এনে তিনিখন জিলাৰ দায়িত্ব দিছে আৰু তিনিখন জিলাও আমাৰ পিটিচিৰ ভিতৰতে পৰিছে, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। বাক্সাত ইতিমধ্যে আমি বিভিন্ন ডিপাৰ্টমেণ্টক লৈ ৰিভিউ কৰিলোঁ, খুব ভাল মিটিং হৈছে আৰু আজি এটা ইন্ট্ৰডাকশ্যন চেৰিমনিও হ'ল। বিভিন্ন সমস্যাৰ ওপৰত আমি আলোচনা কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা আমি ওলাইছোঁ। যিহেতু এতিয়া বাৰিষাৰ সময়, ফ্লাড হ'ব পাৰে, তো ফ্লাডৰ কাৰণে আমি কি প্ৰিপাৰেশ্যন ল'লে ভাল এতিয়া ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ। আমাৰ এছ ডি এমে আজি খুব ধুনীয়াকৈ ৰিপৰ্ট দিলে, হাতী মানুহৰ সংঘাত এই বিষয়ে ওলাইছে, এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। আৰু যিহেতু বৰ্ডাৰ এৰিয়াত এই ঘটনাটো হয় আৰু বাক্সা জিলাটো যিহেতু বৰ্ডাৰ এৰিয়া হিচাপেও এটা স্কিম পাই আছে, বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা, আৰু এতিয়া নতুন স্কিম আহিছে ভাইব্ৰেণ্ট ভিলেজেছ, ইয়াৰ দ্বাৰাও কিছুমান কাম কৰিব পৰা স্কোপটো আছে।
0: ইফালে মন্ত্ৰীগৰাকীয়ে অভিভাৱকৰ দায়িত্ব পোৱা চিৰাং জিলাও আজি ভ্ৰমণ কৰে। জিলাখনৰ কাজলগাঁৱত বিয়লিৰ ভাগত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষমোহন দেৱৰ কন্যা সুস্মিতা দেৱে 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দলত্যাগৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী দেৱে এইদৰে কয়।
2: This is my personal decision and I have the right as in a free country and a democracy to decide which party I will go to and what kind of politics I will do and whether I will do politics or not. It's my decision. So I don't need anybody's validation and I will not speak against anybody in the Trinamool or any other.
0: কামৰূপ জিলাৰ আমিনগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ঐতিহাসিক জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহ খৰতকীয়া আৰু সম উন্নয়ন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। লগতে জিলাখনৰ সকলো উন্নয়নমূলক আঁচনি তথা জিলাখনৰ সকলো কাম কাজ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সকলো বিষয়া কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে পৰ্যালোচনা সভাত কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ দাসো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চি এছ আৰ ৰাউণ্ড টেবুল 2.0 শীৰ্ষক অনুষ্ঠান। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সকলোলৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ বিশেষ অনুষ্ঠান।

আজিৰ অনুষ্ঠানত আগবঢ়াবলৈ লৈছোঁ নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ অঞ্চল বাদুলী খুৰুঙৰ বিষয়ে। এইখন অসমৰ বুকুতেই এদিন শাসন কৰিছিল নাৰীয়ে, যি নাৰী আজিও আছে বুলি প্ৰচলিত হৈ আহিছে। কিন্তু এই নাৰীসকল যুগ যুগ ধৰি কেনেকৈ জীয়াই আছে, চতুৰ্দশ শতিকাৰ পৰা আজি পৰ্যন্ত নাৰীসকল সঁচাকৈয়ে জীয়াই আছেনে? কিন্তু লোকবিশ্বাস অনুসৰি আজিও সেই নাৰীসকল এটি গুহাৰ ভিতৰত বসবাস কৰে বুলি প্ৰবাদ প্ৰচলিত হৈ আহিছে। একালত ৰাজত্ব কৰা নাৰীবোৰেই এতিয়া হেনো ঋষিৰ হাপত বাদুলী হৈ জীৱন নিয়াব লাগিছে। ক'ব খুজিছোঁ নগাঁও জিলাৰ বাদুলী খুৰুঙৰ কথা, য'ত অজস্ৰ বাদুলীয়ে বাস কৰে, এটি গুহাৰ ভিতৰত কেৱল বাদুলী আৰু বাদুলী। নগাঁও চহৰৰ পৰা 21 কিলোমিটাৰ নিলগত কন্দলি পাহাৰত শিলেৰে গঢ়া আছে বাদুলী খুৰুং। এই কন্দলি অঞ্চলৰো আছে অনেক কাহিনী। প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি অসমীয়া ৰামায়ণ ৰচয়িতা মাধৱ কন্দলীৰ জন্ম এই কন্দলিতে, সেয়েহে মাধৱ কন্দলীৰ নামেৰেই এই পাহাৰ বা অঞ্চলটোৰ নাম কন্দলি হৈ পৰে। এই বৃহত্তৰ কন্দলি অঞ্চলত ৰজাদিনীয়া মুঠ 23টাতকৈও অধিক সৰু ডাঙৰ পুখুৰী পোৱা যায়। অনুমান অনুসৰি বৰাহী ৰজা মহামাণিক্যৰ দিনতে এই পুখুৰীবোৰ খন্দোৱা হৈছিল। এই অঞ্চলত বসবাস কৰা জনসাধাৰণৰ পানীৰ অভাৱ পূৰণ কৰিবলৈ এই বৃহৎ আকাৰৰ পুখুৰীবোৰ খন্দাইছিল। এই পুখুৰীবোৰ ঘূৰ ঘূৰি গা আঁতি পুখুৰী বস্তি, নিবুকালী কন্দলি বাগান, ৰাঙলু, 11 মাইল, চিৰাংপতি, টুবুকি, জুমৰ মূৰ, কঠীয়াতলীলৈকে সিঁচৰিত হৈ আছে। অৱশ্যে ইয়াৰে 2-4 পুখুৰী কালৰ বুকুত হেৰাই গৈছে। উল্লেখযোগ্য যে এই পুখুৰীবোৰে কন্দলি অঞ্চলৰ অতীত ৰাজশাসনৰ কিছু সমল বহন কৰি আহিছে। প্ৰচলিত জনশ্ৰুতি অনুসৰি প্ৰাক শংকৰী যুগত বৰ্তমান কন্দলীৰ বাদুলী খুৰুং থকা স্থানত আছিল এখন নাৰীৰ ৰাজ্য। এই বাদুলী খুৰুঙত স্থানীয় লোকসকলে প্ৰতি বছৰে শিৱৰাত্ৰিৰ পিছৰ দিনাৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে খুৰুং মেলা নামেৰে নামাকৰণ কৰা এখন মেলা পাতি আহিছে। বৰ্তমান সময়ত এই মেলাখনৰ কথা সামাজিক মাধ্যম তথা বিভিন্ন ধৰণে হোৱা বহুল প্ৰচাৰৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ সমাগম হয়। বাদুলী খুৰুঙত স্থানীয় লোকসকলে পাহাৰৰ দাঁতিতে বাদুলী থান নামেৰে এটি মন্দিৰ প্ৰতিষ্ঠা কৰে। মেলাৰ দিনকেইটাত উক্ত মন্দিৰ ভাগত স্থানীয় লোকসকলে নাম কীৰ্তন কৰে। ইফালে মেলা বুলি থাকিবলগীয়া সকলো ধৰণৰ দোকান পোহাৰেৰে এটা উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনত মেলাৰ দিনকেইটাত এটা অপৰূপ দৃশ্য দেখিবলৈ পোৱা যায়। কন্দলি পাহাৰৰ দাঁতিৰ পৰা বহুকেইটা খটখটি বগাই গুহাটোলৈ যাব লাগে। পাহাৰটোত থকা গুহাটোত প্ৰৱেশ কৰিলেই দেখা পোৱা যায় হাজাৰ হাজাৰ বাদুলীয়ে চি চিকৈ মাটি হুলস্থুল কৰি ঠাহ খাই থকা এটি মনোৰম দৃশ্য। খুৰুংটোৰ ভিতৰ ভাগত অন্ধকাৰ হোৱাৰ উপৰিও এটা অকতা গোন্ধ সদায় ভাহি থাকে। অন্ধকাৰ আৰু অকতা গোন্ধ থাকে যদিও দৰ্শনাৰ্থীসকলে খুৰুংটোৰ ভিতৰভাগ চোৱাৰ দুৰ্বাৰ হেঁপাহৰ বাবে আন্ধাৰ গোন্ধ অনুভৱ কৰিবলগীয়া নহয়। কিংবদন্তী অনুসৰি ত্ৰেতা যুগত যোগী গুৰু কপিল মুনি আহি কামৰূপত এখন আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। সেই আশ্ৰমতে কপিল, বশিষ্ঠ আদিকে ধৰি বহুকেইজন মুনিয়ে বসবাস কৰিছিল। কদম মুনিৰ ঔৰসত দেৱহতীৰ গৰ্ভত কপিল মুনিৰ জন্ম হৈছিল। তেতিয়াৰ সেই ঠাইত দক্ষিণে পৰ্বত, উত্তৰে পুতলৰ পাহাৰ অৱস্থিত আছিল। পৰৱৰ্তী সময়ত সেই পাহাৰকে কন্দলি পাহাৰ নামে জনা যায়। তেওঁৰ নামেৰে কপিলী নদী হয় বুলিও বহুলোকে ক'ব খোজে। সেই কন্দলি পাহাৰৰ দাঁতিতেই কন্দলি ৰাজ্য প্ৰতিষ্ঠা হৈছিল। এবাৰ মৎস্যেন্দ্ৰনাথ আৰু তেওঁৰ শিষ্য পুত্ৰ গুৰক্ষনাথে তিব্বত ভ্ৰমণ কৰি নিজ ৰাজ্য অসমলৈ আহে। মৎস্যেন্দ্ৰনাথে কন্দলি ৰাজ্য পদাৰ্পণ কৰি মহাৰাণী কমলাদেৱীৰ ৰাজপ্ৰসাদলৈ যায়। গুৰু মৎস্যেন্দ্ৰনাথ অহা গম পাই ৰাণী কমলাদেৱীয়ে আদৰি অন্তঃপুৰত ৰাখিলে। ইফালে কমলাদেৱীৰ ভনীয়েক মহুলাদেৱীয়ে মুনি মৎস্যেন্দ্ৰনাথক ইন্দ্ৰজালেৰে বিমুগ্ধ কৰিলে। ইন্দ্ৰজালত পৰি মৎস্যেন্দ্ৰনাথ বহুদিনলৈ উভতি নাহাত শিষ্য গুৰক্ষনাথে বিচাৰি আহি কমলাদেৱীৰ ৰাজকাৰেং পালেহি। ৰাজকাৰেং পাই যোগী গুৰক্ষনাথে নিজ পৰিচয় দি মায়াপাশৰ পৰা উদ্ধাৰ কৰিবৰ চেষ্টা কৰোঁতেই ৰাণী কমলাদেৱীয়ে গুৰক্ষনাথক বন্দী কৰাৰ আদেশ দিয়ে। ৰাণীৰ আদেশ শুনি গুৰক্ষনাথ খঙত অগ্নিগৰ্ভা হৈ সকলো বাদুলী হৈ যা বুলি অভিশাপ দিয়ে।
গোৰক্ষনাথৰ অভিশাপত ৰাজ্যৰ সকলো মহিলা বাদুলি চৰাই হৈ যায়। কন্দলি পাহাৰৰ খুৰুংবোৰত আজিও বাদুলিবোৰ থকাটো ই অতি সত্য আৰু জীৱন্ত প্ৰবাদৰূপে জনা যায়। ইফালে মায়াবাসৰ পৰা মৎস্যেন্দ্ৰনাথক উদ্ধাৰ কৰি গোৰক্ষনাথ পুনৰ উভতি যায়। আকৌ অন্য এক প্ৰবাদ মতে বৰ্তমান কন্দলিৰ বাদুলি খুৰুং থকা স্থানত আছিল এখন নাৰী ৰাজ্য। এই নাৰী ৰাজ্যত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল। এবাৰ এজন ঋষিয়ে নিজৰ মনৰ কৌতূহল ৰাখিব নোৱাৰি ৰাজ্যখন কেনেকুৱা বুলি চাবলৈ নাৰীৰ ভেষ ধৰি নাৰী ৰাজ্যখনত প্ৰৱেশ কৰিছিল। এই কথা নাৰী ৰাজ্যৰ চোৰাংচোৱাই গম পাই ঋষিক শাস্তি দিবৰ বাবে নাৰী ৰাজ্যৰ গুহাৰ ভিতৰত শিলত ওলোমাই থৈছিল। ইয়াতে ঋষি খঙত অগ্নিশৰ্মা হৈ পৰে আৰু নাৰী ৰাজ্যৰ ৰাণী প্ৰমীলা আৰু আন সকলোকে বাদুলি হৈ শিলত ওলমি থাকিবলৈ অভিশাপ দিয়ে। তেতিয়াৰ পৰাই এই ঠাই বাদুলিৰে ভৰি পৰে। বৰ্তমানলৈকে বাদুলি খুৰুঙত হাজাৰ হাজাৰ বাদুলিয়ে বসবাস কৰি আহিছে বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে। ইফালে ইয়াৰ বাদুলিবোৰৰ চিঞৰ বাখৰক অভিশপ্ত নাৰীৰ কান্দোন বুলি ক'ব খোজে। স্থানীয় লোকে বিশ্বাস কৰে যে ঋষিৰ অভিশাপৰ বাবে গুহাৰ নিৰ্দিষ্ট পৰিসৰ অতিক্ৰম কৰি বাদুলিবোৰ কেতিয়াও দূৰলৈ নাযায়। এই গুহাৰ সৈতে আন এক লোকবিশ্বাসো জড়িত হৈ আছে। অঞ্চলটোত বাস কৰা তিৱা লোকসকলে বসন্ত উৎসৱৰ সময়ত নৃত্য পৰিৱেশনৰ বাবে গুহাৰ পৰা বস্ত্ৰ সংগ্ৰহ কৰে। উৎসৱৰ আগদিনা নৃত্যশিল্পীসকলে পূজা পাতল কৰি তথা শৰাই আগবঢ়াই নৃত্যৰ বাবে গুহাৰ ওচৰত সাজপাৰ বিচাৰে। পিছদিনা তেওঁলোকে আগবঢ়োৱা শৰাইতেই বিচৰা পোছাকবোৰ লাভ কৰে। তাৰোপৰি বাদুলি খুৰুঙৰ পৰা তাঁতৰ শালৰ শব্দ শুনাৰ লগতে খাদ্য ৰন্ধাৰ গোন্ধ পোৱা যায় বুলি লোকবিশ্বাস আছে। এই স্থানৰ পৰা কোনো লোকে কিবা সামগ্ৰী চুৰি কৰিলে গুহাৰ বাদুলিয়ে চোৰৰ ঘৰত গৈ উপদ্ৰৱ চলায় বুলিও মানুহে বিশ্বাস কৰে। বাদুলি খুৰুঙৰ প্ৰৱেশ দুৱাৰৰ পৰা 7 নং কক্ষত শিৱ পাৰ্বতীৰ মূৰ্তি থকা এখন থান আছে। প্ৰায় 2 দশক ধৰি এই শিৱস্থানত শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি বাদুলি মেলা অনুষ্ঠিত হৈ আহিছে। শিৱৰাত্ৰিত লোকাৰণ্যত পৰিণত হয় বাদুলি মেলাথলী। বাদুলি খুৰুঙৰ আশে পাশে শৌচ প্ৰস্ৰাৱ কৰা লোকসকলে বিভিন্ন বেমাৰ আজাৰৰ সন্মুখীন হয় বুলিও লোকবিশ্বাস আছে। ইফালে বাদুলি খুৰুঙৰ আন এক মহত্বও পোৱা যায়। মানুহৰ মুখে মুখে প্ৰচলিত এই মহত্ব অনুসৰি এটা সময়ত এই গুহাত কোনো লোকে একান্ত মনে মনৰ কামনা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিলে সেই মনৰ কামনা পূৰণ হয় বুলি জনবিশ্বাস আছে। তদুপৰি বিয়া বাৰু, সকাম নিকাম আদিত গুহাৰ সন্মুখত ভক্তিভাৱেৰে বয় বস্তু, আ অলংকাৰ আদি বিচাৰি কোনো ভক্তই প্ৰাৰ্থনা কৰিলে পাছদিনা পুৱাই সেই ধন সম্পদ, আ অলংকাৰ, আনকি ৰন্ধনত ব্যৱহৃত বস্তু ভক্তৰ বাবে ৰাখি থোৱা থাকে। প্ৰিয় শ্ৰোতাসকল, এইখিনি আছিল ইতিহাস প্ৰসিদ্ধ অঞ্চল বাদুলি খুৰুঙৰ বিষয়ে এটি থূলমূল ধাৰণা। শ্ৰোতাসকল, এইখিনিতে আপোনালোকলৈ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ গীত।

শ্ৰোতাসকলে ইমান পৰে আময় অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান শুনিবলৈ পাব।

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠ্যপুথিৰ পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোন এই পাঠটি আজি আলোচনা কৰিবলৈ

0: হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে অংকুমণি বৰাই, তোমালোকে শুনাচোন।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাইয়ে ভালে আছা। আজি তোমালোকৰ সৈতে পোহৰৰ প্ৰতিফলনৰ বিষয়ে কথা পাতিম দেই। ধৰি লোৱা, হঠাৎ আমাৰ ক্লাছৰুমৰ লাইটবোৰ বন্ধ হৈ গ'ল আৰু খিৰিকীবোৰো সম্পূৰ্ণ আন্ধাৰ কৰি দিয়া হ'ল। তোমালোকে আশে পাশে থকা বস্তুবোৰ দেখা পাবানে বাৰু? একো দেখা নাপাবা, সম্পূৰ্ণ আন্ধাৰ হৈ পৰিব, নহয় জানো? কিন্তু আকৌ যেতিয়া লাইটটো জ্বলাই দিওঁ বা খিৰিকীবোৰ মুকলি কৰি দিয়া হয়, কি হ'ব বাৰু? সকলো আকৌ দেখা পাবা। এতিয়া আচলতে কি ঘটিল জানানে? যাৰ বাবে লাইটটো জ্বলাই দিলে আমি বস্তুবোৰ দেখা পাওঁ, লাইটৰ পোহৰ আহি বস্তুৰ ওপৰত পৰে আৰু তাৰ পিছত বস্তুৰ পৰা আমাৰ চকুলৈ আহে আৰু আমি দেখা পাওঁ। বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক আমি কওঁ পোহৰৰ প্ৰতিফলন। ইংৰাজীত যাক ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হয়। দিনৰ ভাগত সূৰ্যৰ পোহৰ বস্তুৰ পৃষ্ঠত আপতিত হৈ প্ৰতিফলিত হয় আৰু আমাৰ চকুত পৰিলেহে আমি বস্তুবোৰ দেখা পাওঁ। পোহৰে সদায় কেনেকৈ গতি কৰে জানানে? ধৰা এটা সৰল টৰ্চ লাইট জ্বলালে পোহৰ কেনেকৈ যায়? সেই পোহৰ সদায় পোনে পোনে যায়, মানে সৰল ৰেখাত গতি কৰে। অৰ্থাৎ পোহৰৰ গতি সাধাৰণতে সৰলৰৈখিক। কিন্তু এটা কথা মনত ৰাখিবা, পোহৰৰ পথত যদি অতি ক্ষুদ্ৰ বস্তু এটাও আহি পৰে, পোহৰ পোনে পোনে নোযোৱাকৈ তাৰ কাষেদি অলপ বেঁকা হৈ যায়। ইয়াক পোহৰৰ অপবৰ্তন বা ডিফ্ৰেকশ্যন বুলি কোৱা হয়। আধুনিক কোৱাণ্টাম তত্ত্ব অনুসৰি পোহৰ একেলগে তৰংগ আৰু কণা দুয়োটা ধৰ্মৰে এক যোগসূত্ৰ বুলি ক'ব পাৰি। এই বিষয়ে তোমালোকে ডাঙৰ হ'লে ভালকৈ পঢ়িবলৈ পাবা। পোহৰৰ প্ৰতিফলনৰ দুটা অতি গুৰুত্বপূৰ্ণ নিয়ম আছে। তাৰ বাবে তোমালোকে প্ৰথমে এটি আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু একেটা বিন্দুতে লম্ব এডাল অংকন কৰি ল'ব লাগিব। তেতিয়া দেখিবা আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয়। এইটো হ'ল প্ৰথমটো সূত্ৰ। আৰু দ্বিতীয়টোৰ মতে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্বডাল সদায় একেখন সমতলতে থাকে। এতিয়া তোমালোকে ঘৰত মুখ চোৱা আইনাখন কি দাপোন ক'ব পাৰিবানে বাৰু? সেইখন হৈছে সমতল দাপোন। সমতল দাপোনত আমাৰ চেহেৰাটো কেনেকুৱা দেখা যায় জানানে? সোঁহাতখন দাঙিলে আইনাখনত কোনটো হাত দেখা যায় যেন লাগে বাৰু, বাওঁহাতখন যেন লাগে, নহয়নে বাৰু? কিন্তু প্ৰতিবিম্বটো একেই সমান আৰু থিয় হয়। ইয়াক পাৰ্শ্বীয় পৰিৱৰ্তন বা লেটাৰেল ইনভাৰ্চন বুলি কোৱা হয়। এই প্ৰতিবিম্বটো অসৎ আৰু থিয় হয় কাৰণ ইয়াক পৰ্দাত ধৰিব নোৱাৰি। এতিয়া তোমালোকক মই এটা আমোদজনক খেলৰ কথা ক'ম দেই। ঘৰত ব্যৱহাৰ কৰা চামুচখনলৈ এবাৰ মন কৰাচোন। ইয়াৰ ভিতৰৰ ফালটো অলপ সোমাই থাকা আৰু বাহিৰৰ ফালটো ওলাই থাকা, নহয়নে বাৰু? এতিয়া তোমালোকে চামুচখনৰ ভিতৰৰ ফালটোলৈ মুখখন আনি চোৱাচোন। দেখিবা তোমালোকে নিজকে উল্টাকৈ দেখা পাইছা আৰু দূৰলৈ নিলে সৰু হৈ যোৱা দেখা পাবা। কিন্তু চামুচখন ওলোটাই বাহিৰৰ পিঠিখন চালে নিজকে থিয় আৰু সৰু দেখা পাবা। এই বক্ৰপৃষ্ঠবোৰেই গোলাকাৰ দাপোন, ইংৰাজীত স্ফেৰিকেল মিৰল বুলি কোৱা হয়। এতিয়া আমি গোলাকাৰ দাপোন কেই প্ৰকাৰৰ সেই বিষয়ে কথা পাতো আহা। গোলাকাৰ দাপোন প্ৰধানকৈ দুই প্ৰকাৰৰ, অৱতল দাপোন বা কনকেভ মিৰৰ, যাৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ, অৰ্থাৎ চামুচৰ ভিতৰৰ পিঠিখনৰ দৰে। উত্তল দাপোন বা কনভেক্স মিৰৰ, যাৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ দিশলৈ বক্ৰ, অৰ্থাৎ চামুচৰ পিছফালৰ পিঠিখনৰ দৰে। এতিয়া কিছুমান সংজ্ঞালৈ মন কৰা। দাপোনখনৰ ঠিক সোঁমাজৰ বিন্দুটোক আমি কওঁ মেৰু বা পোল। এই দাপোনখন যিটো গোলাকাৰ অংশ আছিল তাৰ কেন্দ্ৰটোক কোৱা হয় ভাঁজকেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ। মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী সৰলৰেখাডালক কোৱা হয় মুখ্য অক্ষ, মানে প্ৰিন্সিপাল এক্সিছ। ইয়াৰ মাজতে তোমালোকে জানিব লাগিব ফোকাছ মানে কি। মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিবোৰ দাপোনত খুন্দা খাই প্ৰতিফলিত হোৱাৰ পাছত মুখ্য অক্ষৰ ওপৰৰ এটা নিৰ্দিষ্ট বিন্দুত মিলি যায়। সেয়া অৱতল দাপোনৰ ক্ষেত্ৰত, বা এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে, সেয়া উত্তল দাপোনৰ ক্ষেত্ৰত হয়। সেই বিন্দুটোক মুখ্য ফোকাছ বোলে। মেৰুৰ পৰা ফোকাছলৈ

দ্বিতীয় নিয়ম মতে যদি রশ্মিডাল ফোকাসৰ মাজেদি আহে প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব। আনহাতে তৃতীয় নিয়ম মতে যদি রশ্মিডাল ভাস্কেন্দ্রর মাজেদি আহে ই যি পথেৰে আহিছিল সেই পথেৰে ঘূৰি যাব, কাৰণ ই দাপোনৰ ওপৰত লম্বভাৱে আবদ্ধিত হয়। চতুর্থ নিয়ম মতে যদি রশ্মিডাল পোনে পোনে মেরুত আপতিত হয় তেন্তে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান কৰি ই সমমিতভাৱে ঘূৰি যাব। এই গোটেইখিনি নিয়মতে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মানি চলা হয়। এই ক্ষেত্ৰত লম্বডাল সদায় ভাস্কেন্দ্ৰৰ মাজেদি আমি অংকন কৰিব লাগিব, তেতিয়া দেখা যায় প্ৰতিফলনৰ সূত্ৰসমূহ প্ৰতিটো নিয়মতে মানি চলা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি এই পাঠৰ আটাইতকৈ আমোদজনক আৰু গুৰুত্বপূৰ্ণ অংশটোলৈ আহিছোঁ দেই। আমি জানো যে অৱতল দাপোনৰ সন্মুখত লক্ষ্যবস্তু এটা বেলেগ বেলেগ দূৰত্বত ৰাখিলে দাপোনখনে গঠন কৰা প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতিও সলনি হৈ যায়। আহা, এতিয়া আমি লক্ষ্যবস্তুৰ স্থান সলনি হ'লে দাপোনখনত কি কি পৰিৱৰ্তন ঘটে চাওঁ। প্ৰথমে তোমালোকে এটা সৰল কথা মনত ৰাখি লোৱা যে আমি লক্ষ্যবস্তুটো যিমান দাপোনৰ ওচৰলৈ আনিম তাৰ প্ৰতিবিম্বটো সিমান দাপোনৰ পৰা দূৰলৈ আঁতৰি যাব আৰু ই ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব। এতিয়া এটা এটাকৈ অৱস্থানৰ বিষয়ে জানো আহা। ধৰি লোৱা দাপোনখনৰ ভাস্কেন্দ্ৰ বা চি বিন্দুৰ কিছু পিছফালে আমি এটা বস্তু থিয় কৰি ৰাখিছোঁ। এতিয়া পোহৰৰ ৰশ্মিচিত্ৰৰ নিয়ম অনুসৰি প্ৰথম সমান্তৰাল ৰশ্মিডাল ফোকাছৰ মাজেদি পাৰ হ'ব আৰু দ্বিতীয়ডাল ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ একে পথেৰে ঘূৰি যাব। এই প্ৰতিফলিত ৰশ্মি দুডাল কোট কাটিব জানা? ইহঁতে দাপোনৰ সন্মুখত থকা চি আৰু এফৰ ঠিক সোমাজত কটাকটি কৰিব। গতিকে প্ৰতিবিম্বটো গঠিত হ'ব চি আৰু এফৰ মাজত। যিহেতু পোহৰৰ ৰশ্মিবোৰ প্ৰকৃততে কাটিছে, গতিকে ইয়াৰ প্ৰকৃতি হ'ব সত আৰু ওলোটা, অৰ্থাৎ প্ৰতিবিম্বটো তললৈ মূৰ কৰি কৰা হৈ থাকিব আৰু ই আকাৰত লক্ষ্যবস্তুতকৈ সৰু হ'ব। এতিয়া ধৰা আমি বস্তুটো অলপ আগুৱাই আনি ঠিক ভাস্কেন্দ্ৰ অৰ্থাৎ চিৰ ওপৰত বহুৱাই দিওঁ। আমাৰ নিয়ম মতে এইবাৰ প্ৰতিবিম্বটো অলপ পিছলৈ পিছুৱাই আহিব আৰু ঠিক চি বিন্দুৰ তলতেই গঠিত হ'ব। এই অৱস্থাটো প্ৰতিবিম্ব সত আৰু ওলোটা হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ আকাৰ লক্ষ্যবস্তুৰ একেবাৰে সমান, অৰ্থাৎ বস্তু যিমান ডাঙৰ আইনাৰ ভিতৰত ওলোটা প্ৰতিবিম্বটো ঠিক সিমান ডাঙৰেই হ'ব। এইবাৰ বস্তুটো আমি আৰু অলপ ওচৰলৈ লৈ আনো আহা, অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু মুখ্য ফোকাছৰ সোমাজত থিয় কৰাই দিওঁ। নিয়ম অনুসৰি প্ৰতিবিম্বটো আৰু পিছলৈ আঁতৰি যাব, অৰ্থাৎ ই চি প্লাছ ফালে গঠিত হ'ব। ইয়াৰ প্ৰকৃতি হ'ব সত আৰু ওলোটা, কিন্তু আকাৰত এইবাৰ লক্ষ্যবস্তুতকৈ ডাঙৰ বা বিবৰ্ধিত হৈ পৰিব। ইংৰাজীত তাক কোৱা হয় মেগনিফাইড। এতিয়া যদি বস্তুটো একেবাৰে গৈ ঠিক ফোকাছৰ ওপৰতে থাকে তেন্তে প্ৰতিফলিত ৰশ্মিবোৰ ইখন সিখনৰ সমান্তৰাল হৈ পৰে। সমান্তৰাল ৰশ্মিবোৰ সন্মুখত অতি সহজে কটাকটি নকৰে, সিহঁত বহু দূৰলৈ গুচি যায়, অৰ্থাৎ আমি ধৰি ল'ম ইহঁত গৈ অসীমত মিলিব। গতিকে প্ৰতিবিম্ব অসীমত গঠিত হ'ব, ই সত আৰু ওলোটা হ'ব আৰু আকাৰত অতিশয় ডাঙৰ বা বিৱৰ্ধিত হ'ব, মানে হাইলি মেগনিফাইড হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি দেখা পালোঁ অৱতল দাপোনে কেৱল সত আৰু ওলোটা প্ৰতিবিম্বই গঠন কৰি আহিছে, কিন্তু এতিয়া যদি আমি বস্তুটো দাপোনৰ নিচেই ওচৰলৈ লৈ যাওঁ, অৰ্থাৎ মুখ্য ফোকাছ আৰু দাপোনৰ মেৰুৰ একেবাৰে মাজত ৰাখোঁ, তেতিয়া কি হ'ব জানা? এই অৱস্থাত দাপোনৰ পৰা প্ৰতিফলিত হোৱা পোহৰৰ ৰশ্মিবোৰ সন্মুখৰ পৰা কটাকটি নকৰি ক্ৰমে মেল খাই আঁতৰি যায়। যিহেতু ইহঁত সন্মুখত কেতিয়াও কটাকটি নকৰে, আমি যদি মনতে ইহঁতক কাল্পনিকভাৱে দাপোনৰ পিছফাললৈ বহাই দিওঁ তেন্তে দেখা যাব যে দাপোনৰ পিছফালে এটা নিৰ্দিষ্ট বিন্দুত ইহঁত মিলি যোৱা যেন লাগিছে, অৰ্থাৎ এই ক্ষেত্ৰত প্ৰতিবিম্বটো গঠিত হ'ব দাপোনৰ পিছফালে। যিহেতু ৰশ্মিবোৰ প্ৰকৃততে কটা নাই, আমি পিছফালে কাল্পনিকভাৱেহে মিলাইছোঁ, গতিকে এই প্ৰতিবিম্বটো হ'ব সম্পূৰ্ণ ব্যতিক্ৰম, অৰ্থাৎ অসৎ আৰু থিয়, আৰু ই আকাৰত

0: দাঁততকৈ বহুত ডাঙৰ বা বিবৰ্ধিত হ'ব। সেইবাবেই দন্ত চিকিৎসকে দাঁত পৰীক্ষা কৰোঁতে বা দাঢ়ি খুৰোৱা আইনা হিচাপে অৱতল দাপোন ওচৰৰ পৰা ব্যৱহাৰ কৰে, যাতে ডাঙৰ আৰু থিয় প্ৰতিবিম্ব দেখা যায়। আকৌ টৰ্চ লাইট, চাৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটত শক্তিশালী সমান্তৰাল পোহৰৰ ৰশ্মি পাবলৈও অৱতল দাপোন ব্যৱহাৰ কৰা হয়। সৌৰভাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি উত্তাপ বহাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া নিশ্চয় তোমালোকে পাঠটো ধুনীয়াকৈ বুজি উঠিছা। এতিয়া তোমালোকে সুধিব পাৰা যে উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব। মনত ৰাখিবা, উত্তল দাপোনৰ পিছফালেহে বক্ৰ থাকে, গতিকে ইয়াৰ সন্মুখত লক্ষ্যবস্তু য'তেই নাৰাখা কিয় প্ৰতিবিম্ব সদায় দাপোনৰ পিছফালে পি আৰু এফৰ মাজত গঠিত হ'ব। ই সদায় অসৎ আৰু থিয় হ'ব আৰু আকাৰত বস্তুতকৈ সৰু হ'ব। উত্তল দাপোনে যিহেতু ডাঙৰ এলেকা এটাৰ সৰু আৰু থিয় প্ৰতিবিম্ব দেখুৱাব পাৰে, সেইবাবে ইয়াক গাড়ীৰ পিছলৈ চোৱা দাপোন বা ৰেয়াৰ ভিউ মিৰৰ হিচাপে ব্যৱহাৰ কৰা হয়। দাপোনৰ বস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজত আমি এটা সম্বন্ধ বিচাৰি পাওঁ। সেই সম্বন্ধটো হৈছে 1/f = 1/v + 1/u। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোনৰ বিষয়ে বহুত কথাই শিকিলোঁ। এতিয়া মই তোমালোকক দুটা চুটি প্ৰশ্ন সোধো দেই। এটা গোলাকাৰ দাপোনৰ ফোকাছ দৈৰ্ঘ্য যদি 10 চেণ্টিমিটাৰ হয়, তাৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব বাৰু? যিহেতু আমি জানো যে r = 2f, গতিকে তাৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? 20 চেণ্টিমিটাৰ। আকৌ আনটো প্ৰশ্নলৈ আহোঁ আহা। গাড়ীৰ হেডলাইটত কোনবিধ দাপোন ব্যৱহাৰ কৰা হয়? আগতে মই কৈছোৱেই, সেইটো হৈছে অৱতল দাপোন, নহয় জানো? এতিয়া তোমালোকে চাগৈ পাঠটো ভালদৰে বুজি পাইছা। সকলোবোৰ চিত্ৰ ভালদৰে অংকন কৰিবলৈ তোমালোকে অভ্যাস কৰিবা দেই। তোমালোকলৈ মৰম আৰু শুভেচ্ছা যাচি আজিলৈ ইমানতে সামৰিছো।
1: পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোন পাঠটিৰ আলোচনা শুনিলা। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে অংকুমণি বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

এয়া আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। এতিয়া শুনক সন্ধিয়া ৬ বজাৰ আঞ্চলিক বাতৰি। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। ছয় বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। বাতৰি আৰম্ভ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক আৰু ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত

0: দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3,50,00,000 জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডক্টৰ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমত এই যাত্ৰা শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহণ উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে চাহ বাগিচা অঞ্চলত বাস কৰা দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহণ সুবিধা প্ৰদান কৰা হ'ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ 11খন জিলাত অহা বছৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9,000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজে উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত 2027-28 শিক্ষাবৰ্ষ আৰু 2026-27 বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয়, মুদ্ৰক, পৰিবহণ আৰু বিতৰ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন কাৰ্যসূচীৰ সময়সীমা, শিক্ষা সেতু, দৰ্পণ পৰ্টেল আদিৰ জৰিয়তে নামভৰ্তিৰ তথ্য, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য, নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ মুদ্ৰণ ব্যয় তথা পাঠ্যপুথি সহজে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ই বুকৰ ব্যৱস্থাকে ধৰি অন্যান্য ডিজিটেল পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। ডঃ পেগুৱে বিষয়াসকলক সকলো কাৰ্যসূচী নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ আৰু তথ্যভিত্তিক পৰিকল্পনাত স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ৰাজ্যসভাৰ সদস্য পদ ত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দলত্যাগৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী দেৱে এইদৰে কয়।
1: মেৰে ব্যক্তিগত কাৰণ হে, মেৰে ৰাজনৈতিক কাৰণ হে, আৰু এক স্বতন্ত্ৰ দেশ মে কোই ভি ৰাজনীতিবিদ কোই ভি নিৰ্ণয় লে সকতা হে আপনে ৰাজনৈতিক জীৱন মে। ইছে জ্যাদা কাৰণ কো লেকৰ মে কোই টিপ্পনী নহীঁ কৰনা চাহতি। দেখি মেৰি ৰাজনীতি আসাম মে হে। मैं बंगाल की जनता के प्रति आभार व्यक्त करती हूँ क्योंकि राज्यसभा में इनडायरेक्ट इलेक्शन होता है पर लोग ही इनडायरेक्टली इलेक्ट करते हैं। तो मैं बंगाल की जनता के प्रति आभार व्यक्त करती हूँ पर मेरे राजनीतिक जीवन में जितनी समझ है मुझे तो आसाम में ही काम करना है तो उसको सामने रखकर मैंने ये निर्णय लिया है।
0: श्रोता গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 400+ আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানি চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ে দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰী কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা

এই নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছে। গুজৰাটৰ ট্ৰান্স ষ্টেডিয়ামত যোৱা 4 জুনৰ পৰা অনুষ্ঠিত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ 14 বছৰ অনুৰ্ধ শাখাত সোণৰ পদক অৰ্জন কৰা আদৃশ কাশ্যপক আজি যোৰহাটত আদৰণি জনোৱা হয়। মুৰণিৰ প্ৰতিভাৱান কিশোৰ আদৃশ কাশ্যপে প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি অসম তথা যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্ব যোগাসন, যোগাসন ভাৰত, ছাই আৰু ভাৰত চৰকাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে যৌথভাৱে এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈ আজি চিলাপথাৰ পৌৰসভাত পদেন সদস্য হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। চিলাপথাৰ পৌৰসভাৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়কগৰাকীয়ে জনসেৱা, উন্নয়ন আৰু সুশাসনৰ পথত নিজকে সমৰ্পিত কৰি সকলোৰে সহযোগিতাত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে জনসাধাৰণৰ আস্থা, সহযোগিতা আৰু আশীৰ্বাদক শক্তি হিচাপে লৈ চিলাপথাৰৰ সৰ্বাংগীন উন্নয়ন, জনকল্যাণ আৰু সমৃদ্ধিৰ লক্ষ্যত সততাৰে কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবিৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এনডিএ চৰকাৰ 12 বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এনডিএ এখন বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা তথা এনডিএ মিত্ৰজোঁটৰ নেতাসকলে এই বৈঠকত অংশ লৈছে। বৈঠকত এনডিএ শাসিত 22খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইবোৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও অংশ লৈছে। বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, টিডিপিৰ মুৰববী চন্দ্ৰবাবু নাইডু, জেডিইউৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ মুৰববী একনাথ সিন্ধে, জেডিএছৰ নেতা এছ ডি কুমাৰস্বামী আৰু আৰএলডিৰ নেতা জয়ন্ত চৌধুৰী অন্যতম। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দিশত মোদী চৰকাৰ দৰ্শনৰ পৰ্যালোচনা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন আঁচনি মুকলি। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক আৰু ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।

এফ এম এণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন এ আই আৰ মোবাইল এপছোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণীৰ পুনৰ প্ৰচাৰ।

0: সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ কথোপকথন। এই শিতানত আমাৰ আজিৰ বিষয় হৈছে বাৰিষাৰ আগে আগে পশুধনৰ যতন, এই বিষয়ক এটি আলোচনা। ইয়াত ভাগ লৈছে নগাঁও জিলাৰ কৃত্ৰিম গোপ্ৰজনন বিভাগৰ প্ৰকল্প বিষয়া ডক্টৰ ৰাম নাৰায়ণ বৰুৱা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
1: আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও জিলাৰ কৃত্ৰিম গো প্ৰজনন বিভাগৰ প্ৰকল্প বিষয়া ডাক্টৰ ৰাম নাৰায়ণ বৰুৱাদেৱক।
2: নমস্কাৰ। নমস্কাৰ। হয়,

0: আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষক বাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: হয়, মোৰ ফালৰ পৰাও সমূহ শ্ৰোতাবৃন্দ তথা আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ।
0: হয়, আজি আপোনাৰ লগত আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে বাৰিষাৰ আগত পশুধনৰ যতন, এই সম্পৰ্কে। গতিকে প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বাৰিষাৰ আগে আগে পশুধনৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
1: হয়, অতি উল্লেখযোগ্য বিষয় এটা আজি আলোচনাৰ মজিয়ালৈ আহিছে, কাৰণ আমাৰ পশুধনখিনিক কেনেদৰে বিভিন্ন বাৰিষাৰ সময়ত হ'ব পৰা ৰোগৰ পৰা প্ৰতিকাৰ কৰিব পাৰোঁ তাৰ বাবে আমি কিছুমান সাৱধানতা এতিয়াই অৱলম্বন কৰিব লাগিব। প্ৰথমতে আমি আমাৰ গৰু ম'হখিনিক আমি চবকা ৰোগৰ প্ৰতিষেধক দিয়াটো অত্যন্ত প্ৰয়োজন,
0: FMD।
1: হয়, FMD। ইতিমধ্যে আমাৰ ভাৰত চৰকাৰৰ পৰা যি এখন আঁচনি চলি আছে, সেই আঁচনিৰ অধীনত ষষ্ঠ ৰাউণ্ডত সকলোবোৰ গৰু ম'হকে এই FMD ৰোগৰ প্ৰতিষেধক টীকা দিয়া হ'ল। আকৌ এপ্ৰিল মাহৰ পৰা সপ্তম ৰাউণ্ড আৰম্ভ হ'ব। গতিকে যিসকল আমাৰ পশুপালকে হয়তো নতুনকৈ বজাৰৰ পৰা অনাই হওক বা কেতিয়াবা নথকাই হওক দিয়া নাই, তেওঁলোকেও আমাৰ ওচৰৰ পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰি এই বেমাৰৰ প্ৰতিষেধক টীকাটো দিয়াই লোৱাৰ অত্যন্ত প্ৰয়োজন। দ্বিতীয়তে, এই প্ৰতিষেধক টীকা দিয়াৰ এমাহৰ পিছতে আমি গলফুলা আৰু ডিঙিফুলা HS আৰু NBQ অৰ্থাৎ হিমৰাজিক ছেপ্টিচেমিয়া আৰু ব্লেক কোৱাটাৰ, এই গলফুলা আৰু ভৰিফুলা এই দুই ৰোগৰ, এই দুটা ৰোগ একেলগে কম্বাইন ভেকচিন থাকে, এইটো আমি ভেকচিন দিয়াই ল'লে আমি বাৰিষাৰ সময়ত এই ধৰণৰ মাৰাত্মক ৰোগৰ পৰা আমি আমাৰ পশুধনখিনি ৰক্ষা কৰিব পাৰিম। ঠিক লগে লগে আমাৰ ছাগলীখিনিক PPR ভেকচিন, সৰু পোৱালিখিনিক এণ্টেৰটক্সিমিয়া ভেকচিন, আমাৰ হাঁহখিনি 3 মাহৰ ওপৰৰ হাঁহখিনিক ডাক প্লেগ ভেকচিন, আমাৰ কুকুৰা চৰাইখিনিক ৰাণীখেত F1 আৰু ৰাণীখেত R2B ভেকচিন, F1 দিম আমি জন্মৰ পৰা 10 দিনৰ ভিতৰত সৰু পোৱালিবোৰ নাকত এটোপাল চকুত এটোপাল দিম, আৰু R2Bটো আমি 1.5 মাহ বয়সত পাখিৰ ছালৰ তলত দিম, তাৰ পৰা প্ৰতি 6 মাহে দিম। এই সকলোবোৰ ভেকচিন যেতিয়া অসম চৰকাৰে আমাৰ সকলোবোৰ পশু চিকিৎসালয়ত উপকেন্দ্ৰত দিয়াৰ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে, গতিকে আমি সমূহ পশুপালকে এই ভেকচিনবোৰ বাৰিষাৰ আগে আগে যদি আমি দিয়াই ল'ব পাৰোঁ, তেতিয়াহ'লে বাৰিষাৰ সময়ত আমি পশুধনখিনিক যথেষ্ট বেমাৰৰ পৰা আমি সকাহ দিব পাৰিম।
0: এতিয়া আহোঁ পশুধনৰ বাসস্থান সম্পৰ্কে। পশুধনৰ বাসস্থানৰ বাবে কি কি প্ৰস্তুতি আমি কৰিব লাগিব ধৰক বাৰিষাৰ আগে আগে?
1: এইটো অতি উল্লেখযোগ্য প্ৰশ্ন। আমি বাৰিষাৰ আগে আগে আমি তেওঁলোকৰ বাসস্থানৰ কাৰণে কি কি কৰিব লাগিব? এতিয়া ধৰক আমাৰ যদি পশুধনত থকা গোহালিটোৱে হওক বা ছাগলী গঁড়ালে হওক, ওপৰত যদি টিঙত ফুটা থাকে, তাৰে যদি পানী সোমাই যায়, সেই পানী গৈ তলৰ মজিয়াত পৰিলে নানা ধৰণৰ ভেঁকুৰজনিত ৰোগ হ'ব পাৰে। গতিকে আমি এই সময়তে ওপৰত টিঙৰ ফুটা বা খেৰৰ যদি কিবা ক'ৰবাত পানী সৰকিব পৰা ব্যৱস্থা আছে, সেইবোৰ আমি ঠিক কৰি ল'ব লাগিব। চাংঘৰ, ছাগলী চাংঘৰৰ ক্ষেত্ৰত খুঁটাবোৰ ঠিকে আছেনে নাই, কাৰণ বাৰিষা বৰষুণ হৈ থাকিলে সেইবোৰ হয়তো বেয়া হৈ যাবও পাৰে, গতিকে সেইটো ঠিক কৰিব লাগিব। চাঙৰ মজিয়াৰ বাঁহ কাঠবোৰ ঠিকে আছেনে নাই চাব লাগিব। এই ধৰণৰ আমি এই ধৰণে ঘৰ বাসস্থানটো তাৰ আমি চোৱা মিলা কৰিব লাগিব। ঠিক তেনেকৈ হাঁহ কুকুৰা গঁৰালবিলাকো আমি মেৰামতি কৰি ল'ব লাগিব। ইয়াৰ লগে লগে আমাৰ এই গৰু ম'হৰ গোহালিৰ পৰা ওলাই যোৱা যিবোৰ নলা, যিবোৰ পানীটো ওলাই যায় গৰু ধুৱাই দিয়াৰ পিছত হওক, চাফা কৰাৰ পিছত, সেই নলাবোৰ আমি সম্পূৰ্ণৰূপে চাফা কৰি ৰাখিব লাগে, যাতে এইবোৰ আঁতৰলৈ নিব পাৰি, যাতে বাৰিষাৰ সময়ত ওচৰতে পানী জমা হৈ তাত মহ মাখি উৎপন্ন হৈ আমাৰ পশুধনক অপকাৰ নকৰে। তৃতীয়তে, ওচৰতে যদি জংঘল বা এনেকুৱা ধৰণৰ হাবি জোপোহনি আছে, হয়তো বৰষুণ দিয়াৰ পিছত আমাৰ কাটিবলৈ অসুবিধা হ'ব, সেইবোৰ কাটি আমি শুকান চূণ ছটিয়াই এটা বীজাণুমুক্ত পৰিৱেশ আমি গঠন কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়।
0: হয়, তাৰোপৰি মানে ওখ ঠাইত হ'লে বেছি ভাল হয়।
1: নিশ্চয় নিশ্চয়, যেতিয়া ধৰক এতিয়া বাৰিষা হ'ল, বাৰিষা হ'লে চাৰিওফালে পানী হ'ব, গতিকে আমি এতিয়াই বাৰিষা হ'লে বা পানী যেতিয়া জমা হ'ব তেতিয়া আমি সেই পশুধনখিনিক ওখ ঠাই ক'ত ৰাখিম আমি আগতীয়াকৈ ব্যৱস্থা কৰি ল'ব লাগিব। লগতে ধৰক দমকলবোৰ বহুত ঠাইত ৰহা কামপুৰ অঞ্চলত দেখিছোঁ পানী যেতিয়া হ'ব
0: পানীৰ তলত ডুব যায়,
1: গতিকে ওখ ঠাইত টিউবৱেলৰ ব্যৱস্থা থাকিলে ভাল, চৰকাৰে হয়তো সেইটো সময়ত দিব, কিন্তু আমি আগতীয়াকৈ যদি সাজু হৈ থাকোঁ তেতিয়াহ'লে পশুধনৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰতে হওক বা সিহঁতৰ উৎপাদনৰ ক্ষেত্ৰতে হওক আমি বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়।
0: আৰু ছাগলীৰ ক্ষেত্ৰত দেখা যায় যে বা হাঁহ কুকুৰাৰ ক্ষেত্ৰত চাংঘৰো
1: নিশ্চয় চাংঘৰ যদি ওখ ঠাইত তেনেকৈ আমি সাজি ল'ব পাৰোঁ তেতিয়াহ'লে ধৰক যেতিয়া বাৰিষা আহিব বানপানী সোমাব আমাৰ মানুহৰে হাহাকাৰ, বস্তু বেহানি নি ক'ত থাকিম কেনেকৈ থাকিম স্কুলত থাকিম শিবিৰত থাকিম, গতিকে পশুধনখিনিক যদি আগতে আমি চিন্তা কৰি থৈ দিওঁ যে ইহঁতক নি ক'ত ৰাখিম কি খাবলৈ দিম সেইটো, তেতিয়াহ'লে আমি সেই সময়ত আমি নিজৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ঘৰৰ মানুহৰ কাৰণে আমি সুবিধা পাম।
0: হয় হয়। এতিয়া বানপানীৰ সময়ত পশুধনৰ বাবে আগতীয়াকৈ কি ব্যৱস্থা ল'ব লাগিব?
1: এতিয়া প্ৰথম কথা আমি তেওঁলোকৰ ইতিমধ্যে আমি আলোচনা কৰিলোঁ ওখ ঠাইডোখৰ যে বানপানী হ'লে আমি অমুকলৈ নিৰ্বাচন কৰিলোঁ, তাৰপিছত ওখ ঠাইডোখৰত আমি কেনেদৰে হয়তো আমি মানুহ থাকিব লাগিব, মানুহ থকাৰ ওচৰতে কেনেকৈ আমি পশুখিনি ৰাখিব পাৰিম তাৰ ঠাই কাৰণ ঠাইখিনি আমি ঠিক কৰি লওঁ। তাৰপিছত সেই সময়ত যেতিয়া গোটেই পথাৰবোৰ পানীৰ তল যাব কেঁচা ঘাঁহ নাপাম, গতিকে ওখ গছ কিছুমান আমি ঠিক কৰি থ'ম যে তাৰে পাত কাটি আনি খুৱাম, বা আজিকালি বজাৰত চাইলেজ বেগ কিনিবলৈ পোৱা যায়, চাইলেজ বেগত আমি এতিয়া লহপহকৈ বাঢ়িয়া কেঁচা ঘাঁহ সোমোৱাই তাত আমি চাইলেজ যদি প্ৰিপেয়াৰ কৰি থৈ দিওঁ তেতিয়াহ'লে আমি শুকান খেৰৰ লগত চাইলেজ দুগুণ শুকান খেৰৰ লগত এভাগ চাইলেজ মিক্স কৰি যদি আমি পশুধনবোৰক দিব পাৰোঁ আমি সিহঁতৰ উৎপাদন ক্ষমতা ঠিকেই পাম।
0: হয়।
1: তদুপৰি পানীৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ সমস্যা পানী, গতিকে ওখ ঠাইত টিউবৱেল যদি সুবিধা থাকে আমি টিউবৱেলৰ সুবিধা এটা কৰি ল'ব পাৰিলে আমি এঘৰে নোৱাৰিলেও যি আমি আঠ দহঘৰ বা এখন গাঁৱৰ আছোঁ আমি সেই মানুহ গোটেইখিনিয়ে আমি যদি আলোচনা কৰি যে ইয়াত এটা টিউবৱেল এটা থাকক যে বাৰিষাৰ সময়ত যাতে আমি এটা বিশেষ অসুবিধাৰ সন্মুখীন নহওঁ, গতিকে তেনেকুৱা পানীৰ ব্যৱস্থাটো কৰক। এইখিনি কৰিলে আমি অন্তত কেতিয়াবা পানী এনেকুৱা হয় হঠাৎ ওপৰৰ পৰা ডাঙৰ বানপানী আহি গ'ল বা বৰষুণ হৈ গ'ল লগে লগে আহি যায় আমি এদিন দুদিনো সময় নাপাওঁ, তেনেকুৱা ক্ষেত্ৰত আমাৰ বহুত সুবিধা হ'ব।
0: হয় হয় হয়। আপুনি যিহেতু চাইলেজৰ কথা কৈছে বা আগতেও আপুনি আমাৰ আলোচনাত কৈছে চাইলেজৰ বিষয়ে, কিন্তু যিসকল শ্ৰোতা এতিয়ালৈকে চাইলেজৰ বিষয়ে ইমান এটা গম পোৱা নাই আপুনি চাইলেজৰ প্ৰস্তুতি সম্পৰ্কে অকণমান কৈ দিলে।
1: হয়। এতিয়া চাইলেজ এতিয়া ধৰক আমি যদি ওখ ঠাইত গাঁত খান্দি আমাৰ তামোল পোতা নিচিনাকৈ আমি চাইলেজ তৈয়াৰ কৰিব পাৰোঁ, এইবোৰ ক্ষেত্ৰত আমি চাইলেজৰ কাৰণে আমি ল'ম আমাৰ শুকান খেৰৰ নৰা, এতিয়া ধান কাটিলোঁ নৰাবোৰ হ'ল বা আপোনাৰ খেৰ হ'ল সেয়া সৰু টুকুৰা টুকুৰকৈ আমি কাটি লৈ পেলাই আমি যদি এক কুইণ্টল তেনেকুৱা শুকান খেৰ বা নৰা বা কুঁহিয়াৰৰ জাবৰ এনেকৈ লৈ আমি যদি
0: গুড়
1: আমি এক কুইণ্টল মানে আমাৰ খেৰৰ হেৰিত লৈ আমি 90 লিটাৰ এটা বেলেগ পাত্ৰত আমি 90 লিটাৰ পানী আমি ঠিক কৰিলোঁ, তাত আপুনি গুড় দিলোঁ 10 কেজি ইউৰিয়া সাৰ দিলোঁ 4 কেজি সেইটো এটা মিশ্ৰণ তৈয়াৰ কৰি ওখ ঠাইত যাতে মাটিৰ সংস্পৰ্শত নাহে চাৰিওফালে শুকান আমাৰ ঘাঁহ দি বা পলিথিন দি আমি তাৰপিছত তৰপে তৰপে এই কেঁচা আমাৰ যিবোৰ নৰা হওক খেৰ হওক কুঁহিয়াৰৰ চোবা হওক তৰপে তৰপে আমি জাপি যাম আৰু তাত সেই পানীটো ছটিয়াই যাম, এনেকৈ গৈ মাটিৰ পৰা অলপ ওখ হোৱাৰ পিছত তাৰ ওপৰত আমি আকৌ শুকান খেৰ দি পেলাই এটা মাটিৰে লেপি দিম যাতে বতাহৰ সংস্পৰ্শলৈ নাহে, আৰু এমাহ পিছত আমি শ্লাইড এটা সৰুকৈ এটা বিন্ধা কৰি পেলাই অকণমান আনি পেলাই চাম মুখত দি টেঙেচীয়া ভাৱ আহিছে নেকি হালধীয়া হৈছে নেকি তেতিয়াহ'লে আমাৰ চাইলেজ হৈ গ'ল। তাৰপিছত আমি কি কৰিম তাৰপৰা আমি উলিয়াই আনি পেলাই দুঘণ্টা ৰ'দত দিম যাতে তাত উৎপন্ন হোৱা এমনিয়া গেছটো ওলাই যায়, আৰু তাৰ লগত দুগুণ পৰিমাণৰ খেৰ মিক্স কৰি যদি আমি দিব পাৰোঁ তেতিয়াহ'লে পশুধনখিনিয়ে যিটো ঘাঁহৰ যিটো ভিটামিন ভেলুটো তাৰ পৰা লাভ কৰিব পাৰিব। অৱশ্যে আজিকালি চাইলেজ বেগো ওলাইছে, আপুনি চাইলেজ বেগৰ ভিতৰতো কেঁচা ঘাঁহ সোমোৱাই ৰাখি চাইলেজ তৈয়াৰ কৰিব পাৰে।
0: যেহেতু আমাৰ ঘাঁহৰ কথা ওলাইছে,
1: হয় হয়, এতিয়া
0: গতিকে ঘাঁহৰ কথা পাতোঁ। সেউজীয়া ঘাঁহৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিম আমি বাৰিষা কালত?

0: একেই, আমি সেউজীয়া ঘাঁহটো আমি চাইলেজ কৰিয়ে ৰাখিব লাগিব। আৰু আমি যিহেতু চৰকাৰে বৰ্তমান ঘাঁহ খেতিৰ কাৰণে যথেষ্ট সুবিধা প্ৰদান কৰিছে, ঘাঁহৰ গুটি দিছে, সাৰ দিছে, ডাঙৰ ডাঙৰ চেক্টৰত খেতি মাটি চহাবলৈও পইচা দিছে, গতিকে আমি ব্যক্তিগতভাৱে নহ'লেও আমি সামূহিক ক্ষেত্ৰত যে আমাৰ এটা ছ'চাইটি আছে, আমাৰ এডোখৰ ওখ মাটি আছে, তাত আমি ঘাঁহ খেতি আগতীয়াকৈ কৰি লওঁ, বা খুব কম দিনতে হোৱা মাকৈ খেতিটোৱে কৰিম। মাকৈ খেতিটো কৰিলোঁ, মাকৈ খেতিটো কৰি ধৰক বানপানী হ'ব বুলিতো কথা নাই, আমি কাটি কাটি খুৱাই থাকিলোঁ। এনেকৈ যদি মাকৈ খেতিটো ঘনাই আমি পানী নোহোৱা ঠাইত ৰাখিব পাৰোঁ, আমাৰ কিছু অভাৱ দূৰ হ'ব। কিন্তু কিছুমান ঠাইত এনেকুৱা হৈ যায়, বহুত বিস্তীৰ্ণ অঞ্চল যদি গোটেই পানীৰ তল যাব, গতিকে সেইটো এলেকাত আমি কি কৰিব লাগিব, এই যে বাৰিষা লহপহকৈ বাঢ়ি অহা যিবোৰ ঘাঁহ, সেই ঘাঁহবোৰ কাটি আমি চাইলেজ ইতিমধ্যে আমি আলোচনা কৰিছোঁ, সেই পদ্ধতিতে আমি চাইলেজ তৈয়াৰ কৰি থ'ব লাগিব, যাতে আমি তাৰ পৰা কেঁচা ঘাঁহৰ যিটো ভিটামিন ভেলু, সেইটো আমি আমাৰ পশুধনক যোগান দিব পাৰোঁ।
1: হয়, এতিয়া বেমাৰ আজাৰ সম্পৰ্কে কওকচোন।
0: এতিয়া ইতিমধ্যে আমি বিভিন্ন বেমাৰৰ বিষয়ে, প্ৰতিষেধকৰ বিষয়ে আমি আলোচনা কৰিলোৱে, এতিয়া আহিলোঁ আমাৰ হঠাৎ হ'ব পৰা কিছুমান জৰুৰী আমাৰ হেৰি। প্ৰথম কথা, যেতিয়া আমি গৰুবোৰ নাৱেৰে এঠাইৰ পৰা এঠাইলৈ, গৰু ছাগলীবোৰ কেতিয়াবা নাৱেৰে নিবলগীয়া হয়, কেতিয়াবা দ খালৰ মাজেৰে নিবলগীয়া হয়, কটা চিঙা হ'ব পাৰে, গতিকে আমি কি কৰিম, সদায় আইডিন, কপাহ, বেণ্ডেজ কাপোৰ লগত ৰাখিম,
1: লগত ৰাখিব লাগিব প্ৰাথমিক চিকিৎসাৰ বাবে।
0: দ্বিতীয়তে তাত ঘাঁহ লাগিব, ঘাঁহটো শুকাবলৈ আমি হিমাক্স আৰু কিস্কিন, এই মলম ৰাখিম। তাৰপিছতে আমাৰ হঠাৎ কেতিয়াবা যিকোনো বস্তু খাব, বা কিছুমানক চাপৰ যেতিয়া দিম, আমি চৰকাৰৰ ফালৰ পৰা চাপৰ দিয়া হয়, চাপৰ নোখোৱা গৰুৱে চাপৰ খালে হজম কৰিব নোৱাৰে, পেট ফুলিব পাৰে, গতিকে আফানিল, ব্ৰতনিল এইবোৰ যিবোৰ আছে, এয়া আমি এটা টোপোলাত সাজু কৰি ৰাখিম। কেতিয়াবা এনেকুৱা হয় খুব পেট চলা হয়, কেতিয়াবা এনেকুৱা হয় যে আমি চাৰিওফালে পানী খোৱাবলৈ একো নাই, মেটেকা খোৱাবলগীয়া হয়, আমি মেটেকা কেনেকৈ খুৱাম?
1: হয়,
0: মেটেকা আমি কি কৰিম, মেটেকাটো আমি তুলি আনি ভালদৰে ধুই সৰু সৰুকৈ কাটি এটা ৰ'দ শুকুৱাই দিম, শুকুৱাই দি তাৰ লগত যিটো চাপৰ সাধাৰণতে বাৰিষা সময়ত আমাৰ চৰকাৰৰ ফালৰ পৰা যোগান ধৰা হয়, চাপৰৰ লগত মিক্স কৰি কম কম পৰিমাণে দিম। কিন্তু কিছুমান গৰুৱে হজম কৰিব নোৱাৰে, পায়খানা পনীয়া হয়, গতিকে আমি হাগনিৰ ঔষধটো, পেট চলা বন্ধ হোৱা ঔষধটো ৰাখিম, গতিকে আমি এটা সৰু কিট তৈয়াৰ কৰিম। সেই কিটটোত আমি কটা চিঙা, পেট ফুলা, হাগনি এনেকুৱা ধৰণৰ, আৰু এণ্টিবায়'টিক টেবলেট হঠাৎ কিছুমান বেমাৰৰ কাৰণে, বা কেতিয়াবা দুপ পালে ভৰি ফুলা আমাৰ যিবোৰ বিষৰ টেবলেট, মেলনেক্স বা এনেকুৱা ঘাঁহ শুকোৱা, চাইক্লিন ডিটি, খুব কম পৰিমাণে ৰাখিম। অৱশ্যে পশু চিকিৎসা বিভাগ থাকিবই, তেওঁলোকে খবৰ ল'বই, কিন্তু হঠাৎ প্ৰয়োজন হ'লে আমি এইটো ব্যৱহাৰ কৰিব লাগিব। আৰু এই মহ মাখিৰ উৎপাতটো যথেষ্ট
1: হয়, গতিকে
0: সেইটো সময়তে আমি মহ মাখি নিৰাময় কৰা টিক আউট বা এনেকুৱা কিছুমান দৰৱ থাকে, সেই দৰৱবোৰ আমি ব্যৱহাৰ কৰিব লাগিব। আৰু শিবিৰত যিহেতু চাৰিওফালে পানী হৈ ওখ ঠাইত থাকিব, আমি আঁঠুৱা এখনৰ ব্যৱস্থা কৰিব পাৰিলে খুব ভাল হ'ব, যাতে আমি, কাৰণ মহ মাখি চাৰিওফালৰ পৰা আহি ওখ ঠাইলৈ আহিব, গতিকে আমি পশুধনখিনিক কীট পতংগ বা মহ মাখিৰ পৰা ৰক্ষা কৰিবলৈ আমি এখন যদি আঁঠুৱা সাজু কৰি ৰাখোঁ, এই ক্ষেত্ৰত আমাৰ পশুধনখিনিয়ে যথেষ্ট সকাহ অনুভৱ কৰিব।
1: এইখিনি মানে আমি জৰুৰী চিকিৎসাৰ বাবে,
0: জৰুৰী চিকিৎসাৰ কাৰণে এটা যদি টোপোলা আমি বনাই থওঁ, এইটো অৱশ্যে বানপানী বুলি নহয়, সদায়ে থোৱাটো উচিত। ডাঙৰ ফাৰ্ম এখনত আমি যেনেকৈ ভূমিকম্পৰ সময়ত টৰ্চ লাইট এটাই, বিস্কুটৰ পেকেট এটাই, পানীৰ বটল এটাই থৈ দিব লাগিব, সদায় আমাক প্ৰশিক্ষণত কোৱা হয়, ঠিক তেনেকৈ আমিও এই ধৰণৰ যদি এটা প্ৰাথমিক, যিটো আমাৰ গাড়ীবোৰত যেনেকৈ ৰাখে প্ৰাথমিক এটা বাকচ, চিকিৎসাৰ বাকচ, তেনেকৈ ৰখাটো উচিত।
1: হয় হয়, এতিয়া আমি আচলতে আলোচনা কৰি আছোঁ বাৰিষাৰ আগত পশুধনৰ যতন সম্পৰ্কে, আৰু আপুনি বৰ সুন্দৰকৈ কথাখিনি কৈছে, আমাৰ যিসকল পশুপালক আছে তেখেতসকল নিশ্চয় উপকৃত হ'ব। কিন্তু আপুনি এগৰাকী কৃত্ৰিম গো প্ৰজনন প্রকল্প বিষয়া হিসাবে মই আপনার পৰা জানিব বিচাৰিছো মানে গো প্রজননের বিষয়ে ইয়ার সুবিধা বা কেনেদরে প্রজনন করাব আপনার কেনেকুৱা ধরনের সুবিধা আছে এই বিষয়ে অকমান কৈ দিয়কচোন।
0: এটো অতি গুরুত্বপূর্ণ। বর্তমান আমার সরকারে মাননীয় মুখ্যমন্ত্রী এই ক্ষেত্রে বিশেষ গুরুত্ব প্রদান করেছে। আমাক বর্তমান সেক্স শর্টেজ সিমেন্ট আমার যোগান ধরেছে যথেষ্ট দামত আনি পেলায় আমাক মাত্র 50 টকা দরত আমি পশুপালকের ওসর নিবলে সক্ষম হয়েছ। গতি মানে সমূহ পশুপালকক অনুরোধ জানাওলকে জানে আমার ওসর পশু চিকিৎসা কেন্দ্র পশু চিকিৎসালয় ক্ষেত্র সহায়ক গোপাল মিত্র মৈত্রী সকলে এই কাম আমার সকল অঞ্চল করে আছে। লগ করে এই সুবিধা গ্রহণ করব লাগে যেহেতু পশু কৃত্রিম প্রজনন দ্বারা আমার থলুয়া 1 লিটার দিয়া গাইজনীক আমি 5 লিটার দিয়া গাইলৈ পরিবর্তন করব পাৰোঁ। তদুপরি যিবোর প্রাকৃতিক প্রজনন দ্বারা যিবোর বেমার যৌন বেমার এটার পর এটালৈ যায়
1: বিয়পি যায়
0: বা বংশগত রোগবোৰ ৰৈ যায় এই বস্তুবোৰ এই যিবোৰ রোগবোৰ কৃত্রিম প্রজননত মুক্ত হৈ থাকে। তদুপরি কৃত্রিম প্রজনন আমি ধরক আমি 4 জনী বা 5 জনী গাই আপুনি ৰাখিছে 5 জনী গাই যদি একে সময়তে গাভিনী পড়ে একে সময়তে পোৱালি দিয়ে আপুনি ফার্মর এটা সময়ত গাখীর নাইকিয়া হব। কৃত্রিম প্রজনন দ্বারা আপনি কি করব পাৰিব যে মোৰ 3 জনীয়ে গাখীর দি আছে 2 জনী গাভিনী পড়ি আছে এই সময়টো আপুনি মিলাই লব পাৰিব। গরুজনী গরম লক্ষণ দেখার পৰা 12-24 ঘণ্টাৰ ভিতৰত আমি কৃত্রিম প্রজনন করাব লাগে। আজিকালি সাহিওয়াল গির থার্পারকার
1: উন্নত মানৰ
0: জার্সি হলস্টেইন ফ্রিজিয়ান সকলোবোৰ আমাৰ উপলব্ধ। তদুপরি
1: এই ক্ষেত্রে আপোনালোকৰ মানে কিবা ফিজ দিব লাগিব নেকি?
0: আমি 50 টকা এটা তেওঁলোকক
1: বৰ বেছি
0: তেওঁলোকৰ পৰা 50 টকা এটা আমি সংগ্রহ কৰিবলগীয়া হয়। গতিকে হেতু মানে দিবলগীয়া বর্তমানলৈ হৈ আছে আৰু হেতু 50 টকা এটা দিয়ে। আৰু ছাগলীৰ ক্ষেত্ৰতো বিতাল হস্তু আমাৰ আছে যি সকলে ছাগলী পালন কৰিছে বিতাল কান দীঘল দীঘল
1: ওখ
0: গতিকে বিতাল হস্তু পাব। মহৰ ক্ষেত্ৰত আমাৰ উন্নত হসৰ আছে যোগান আছে গতিকে আমি এই সকলোখিনি সুবিধা গ্রহণ করাটো উচিত যেহেতু সরকারে যথেষ্ট টাকা খরচ করে আমার গোপালক পশুপালক সকললৈ দিছে আর মহরও আছে আমার গতিকে আমি
1: সুবিধাখিনি গ্রহণ
0: সুবিধা ইতিমধ্যে আমি নগাঁও জেলার বিভিন্ন ঠাইত তেনেকে সজাগতা শিবির অনুষ্ঠান অনুষ্ঠিত করা হৈছে। আর এই চেগতে মই আকাশবাণী নগাঁও কেন্দ্রের ফালৰ পৰাও সকলো আমার গোপালক মহ পালক ছাগলী পালক সকলোকে এই কৃত্রিম প্রজননের সুবিধা গ্রহণ করবলে অনুরোধ জানাইছো যাতে সরকারে বর্তমান আমার পশু চিকিৎসালয়বোৰত উপকেন্দ্রবোৰত যথেষ্ট পরিমাণে সকলোবোৰ যোগান ধরার ব্যবস্থা করেছে।
1: ঠিক আছে, আজি আপুনি আহি বাৰিষাৰ আগত পশুধনৰ যতন সম্পর্কে যথেষ্টখিনি কথা কলে তাৰোপৰি আপুনি কৃত্রিম প্রজননের বিষয়েও সুন্দরকৈ জনালে আমার গোপালক সকল নিশ্চয় উপকৃত হব। আজির আলোচনাটি আমি ইমানতে সামৰিছো। নমস্কার।
0: নমস্কার।
1: হয়
2: ইমান পৰে বাৰিষাৰ আগে আগে পশুধনৰ যতন এই বিষয়ক আলোচনাটি শুনিলে। ইয়াত ভাগ ললে নগাঁও জিলাৰ কৃত্রিম গো প্রজনন বিভাগৰ প্রকল্প বিষয়া ডক্টৰ ৰামনারায়ণ বৰুৱা আৰু আমাৰ প্ৰতিনিধি ইমরান হুসেইনে। এবাৰ আহিছো আমাৰ আজিৰ কৃষক শিতানলৈ। এই শিতানত আমাৰ আজিৰ কৃষক বন্ধুজন হৈছে জাগিয়াল পেটবহাৰ কেহুৰাম বৰা। তেখেতৰ সৈতে থলিতে কথা পাতিছে আমাৰ প্ৰতিনিধিয়ে।
3: প্ৰিয় কৃষক বন্ধু, আমি আজি উপস্থিত হৈছোহি জাগিয়াল পেটবহা গাঁৱত। নমস্কাৰ।
4: নমস্কাৰ।
3: হয়, আপোনাৰ নামটো কওক।
4: মোৰ নাম কেহুৰাম বৰা।
3: হয়, আপুনি কিমান দিনৰ পৰা খেতি কৰি আছে?
4: মই প্ৰায় 18 বছৰ পৰা খেতি কৰিবলগীয়া হ'ল, কাৰণ দেউতা মিঠৈ পৰিছিলে, হাল বাব নোৱাৰা হ'ল। মই আপোনাৰ 18 বছৰ পৰাই হাল বাই খেতি কৰিবলগীয়া হৈছোঁ দেই। তেতিয়া কুঁহিয়াৰ কৰোঁ আপোনাৰ 3-4 বিঘা, বাও ধান কৰোঁ বাওতলি, তেতিয়া বাওতলিটো জংঘলেই হৈছে। এতিয়া বৰ্তমান কুঁহিয়াৰ খেতিটো এৰিছোঁ, সৰিয়হ মাহ আৰু ধান খেতিটোৱেই কৰোঁ, এই 3বিধ খেতিয়েই কৰোঁ।
3: তেতিয়া বেছি আপোনালোকৰ এখিনি জেগাত কুঁহিয়াৰ খেতিটো বেছিকৈ হৈছিলে?
4: আমাৰ ইয়াত কুঁহিয়াৰ খেতিয়ে বেছি বিখ্যাত, জাগিয়াল পেটবহাত কুঁহিয়াৰ খেতিয়ে বিখ্যাত। মিঠৈ টিঙৰ বজাৰ ফুলগুৰি থাকে বা বাটৰলৈকে বিখ্যাত জাগিয়াল পেট বহা বুলি কয়, এঘৰ এশ টিং ডেৰশ টিঙৰ তলত নেপাওঁ। আমিতো এইটো ঘৰ বনাওঁতে ডেৰশ টিং পাইছোঁ, এইটো কাঠবেটা আমাৰ ঘৰ 1965 চনত বনাইছোঁ। মৰাপাট আৰু মিঠৈ টিঙৰ ধনে এইটো ঘৰ বনোৱা 1965 চনত। এতিয়া মৰা খেতি নকৰাই হৈছোঁ, বাকী ধান মাহ সৰিয়হ এই তিনিটাই কৰোঁ আৰু, বাকী ৰাইজে একেবাৰে নাইকিয়া নহয়। এই অকণমান আগতে পিৰি থকা দেখিছে, এঘৰে কৰিছে বাৰু কুঁহিয়াৰ, কিন্তু আমাৰ গোটেই জাগিয়াল পেট বহা বুলি ক'লে ফুলগুৰিলৈকে কুঁহিয়াৰ বিখ্যাত।
5: এতিয়া খেতিটো আপুনি নকৰাৰ কাৰণটো কি? এই খেতিটো যে কৰিব নোৱাৰো, বয়স যদিও হৈছে তথাপিতো মনটো আছে
4: কুঁহিয়াৰ খেতি কৰিবলৈ। মোৰ এতিয়া এইবাৰো মন গৈছে, যেতিয়া 2200 টকা টিঙৰ দাম হ'ল মন গৈছে। কিন্তু এতিয়া কথাটো হৈছে কি, মই কৰিম নহয়, মোৰ ওচৰটোৱে নকৰে, আপুনি বিৰি অকলে নোৱাৰে ৰাখিব, সেই কাৰণটোতে আমি কুঁহিয়াৰ খেতি কৰিবলৈ বাদ দিছোঁ। এই মনটো যায়, মানুহ লগাই হ'লেও কৰিম, কিন্তু এতিয়া আপুনি অকলে কৰি ৰাখিব নোৱাৰে, সেইটোতে কুঁহিয়াৰ খেতিটো বাদ দিছে। সেই মাটিতে এতিয়া সৰিয়হ কিছুৱে পাতিলাও ৰঙালাও এইবিলাক কৰিবলৈ লৈছে। আমি কিন্তু সেই মাহ পেলাই আকৌ সৰিয়হ পেলাই দিলোঁ,
5: মৰাপাটো
4: কৰিছো। সেই এতিয়া সৰিয়হ তোলাতে দেওমৰা কৰো, দেওমৰাটো কৰো,
5: সৰিয়হ
4: তোলাৰ পিছতে দেওমৰা কৰি দিম। আকৌ দেওমৰাটো কাটিয়ে ধৰি লওক মাটিমাহ, খাউনীয়া মাটিমাহ, সেইটো খাউনতে পেলাব লাগে, ভাদ নেপায় আৰু খাউনৰ লাষ্টত হ'লেও খাউনীয়া মাটিমাহটো পেলাই আকৌ সেই মাটিমাহটো দিলে এতিয়া সৰিয়হ পেলাইছোঁ। সৰিয়হ উঠিলে আকৌ সেই মই দেওমৰা কৰি দিম আৰু, তাৰপিছত আকৌ মাটিমাহ পেলাই দিম আৰু, সেইদৰে চলি যাইছে।
5: এতিয়া আপুনি বৰ্তমান আপোনাৰ যিখিনি সৰিয়হ পেলাইছে কিমান বিঘা মাটিত কৰিছে?
4: মোৰ সৰিয়হ 2 বিঘাহে পেলাইছোঁ দেই, মোৰ বৰ্তমান সেই ভাইটিয়ে 3 বিঘা পেলাই, একে ভাইকৰ কাৰণে ডাক একে একে, সি তাৰ চাইডত কৰিছে, মোৰ সিমান কৰিছে, মোৰ 2 বিঘা।
5: মাটি প্ৰস্তুতটো কেনেকৈ কৰে?
4: মাটি প্ৰস্তুতটোত প্ৰথমতে এঘৰত গৰু আছে নহয়, গোবৰ দি লওঁ, লৈ পেলাই এক চাহ বোৱাই দি, সমাহ বোৱাই দি মাটিটো শুকাবলৈ দিওঁ, দি পেলাই আৰু 2 চাহ বোৱাই, 4 চাহ হ'ল নহয়, 5 চাহত সৰিয়হটো পেলাই উঘালি দিওঁ, 5 চাহ পাওঁ। এতিয়া সৰিয়হ আৰু 15-20 দিন লাগিব তুলিবলৈ।
5: কেনেকুৱা ইয়াৰ জাতটো ক'ৰ পৰা আনিলে?
4: জাত মানে আমি ৰাখাটোকে পেলাই থাকোঁ। এইবাৰ কিন্তু মোক আকৌ চবকাই দিলে 1.5 কিলো, 1.5 কেজি আনিছিলোঁ, পেলাইছোঁ, বেয়া হোৱা নাই, ভালেই হৈছে বাৰু, গোটটো ডাঙৰ হয়নে কি হয় নাজানো, কিন্তু সৰিয়হ ভালেই হৈছে। এইবাৰ মই পেলোৱাটো চৰকাৰৰ পৰা পাইছোঁ 1.5 কিলো,
5: সময়তে পাইছে,
4: সময়তে পাইছোঁ।
5: এবাৰ আপোনাৰ মানে কঠীয়া ৰখাটো আপুনি নকৰিলে?
4: এইবাৰ নকৰিলোঁ আৰু, এইবাৰ যদি তুলি আকৌ এতিয়া যিটো তুলিম চৰকাৰৰ পৰা পোৱাটো ৰখাই চাম বাৰু কি হয় অহা বছৰলৈ।
5: মাটিমাহ কিমান পালে?
4: মাটিমাহ এমোন পালোঁ, 40 কিলো পালোঁ। বাৰিষাত পানী ৰয় কিছু জেগাত, পানী বাবেকত গেলি যায় নহয়।
5: মাটিমাহৰ খেতিটোত আপোনালোকে যেতিয়া কৰে তেতিয়া পানী চানী দিবলগীয়া হয়
4: নালাগে? মাটিমাহত পানীটো মানে যিহেতুকে শাওনত আছে পেলাই যায়, বতৰ থাকে, জীপ থাকে, পানী কাটিহে দিব লাগে, পানী নেকাটিলে আপোনাৰ আলি বালি পানী গেলি যায়, গতিকে পানী প্ৰয়োজন নাই। কিন্তু সৰিয়হটোত পানী লাগে, এবাৰ বতৰ নহ'ল নহয়, বতৰ হোৱা হ'লে এতিয়া আমি যিটো জাত পেলাইছোঁ চৰকাৰে দিয়া, ইমানমান হ'ল এতিয়া, কিন্তু ইমান হৈছে দেই, ওখটো ইমানেই হৈছে, আপোনাক দেখুৱাই দিছে ৰাস্তা কাণতে, এই ৰাস্তাটো গ'লে দেখাই পাব চাগে।
5: আপোনালোকৰ কাষৰ মাটিৰ দৰাটো সৰিয়হ খেতিয়ে কৰিছে?
4: সেই ভাইটোৱে তাৰ কাষৰ দৰাত, তাৰ কাষৰ দৰা সেই ঘৰ মানুহ একে আদি মানে একেলগত নহয়, সেই ঘৰ মানুহৰ একে সীমাতে, সেই ঘৰ মানুহৰ কাণত মোৰ কাণত ভাইটো, ভাইটোৰ কাণত এই দেদাই ঘৰটো আছে, 5 ঘৰ মানুহ, 6 ঘৰ মানুহতো তোৰ ডাঙৰ তোলাও,
2: ইমান পৰে জাগিয়াল পেট বহাৰ কৃষক কেহুৰাম বৰাৰ সৈতে থলিতে হোৱা কথা বতৰা শুনিলে, তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে। প্ৰিয় কৃষক বন্ধু, ভগৱান দাসে পৰিৱেশন কৰা এটি লোকগীত শুনোৱা হওকচোন।

ইমান পৰে শ্ৰোতাসকলে, কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসূচী সম্পৰ্কে। সাত বাজি পাঁচ মিনিটত এটি বৃন্দগীত শুনিবলৈ পাব। আজি সন্ধিয়া সাত বাজি দহ মিনিটত কেন্দ্ৰীয় চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে এটি বিশেষ অনাতাঁৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সাত বাজি পঞ্চল্লিছ মিনিটত সুৰ লহৰী শুনিবলৈ পাব।

খেলপথাৰ অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় আজি নিশা 8:02। পূৰৱী কটকী শৰ্মাই পৰিৱেশন কৰা বেহলা মাদন শুনিবলৈ পাব। যন্ত্ৰ সংগীতৰ অনুষ্ঠানত আজি সন্ধিয়া 8:22। নিশা 8:32

0: সমবেত কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই এটা